নমস্কাৰ, সুপ্ৰভাত। এয়া আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ। আজি শনিবাৰ, 1433 ভাস্কৰাব্দৰ শাওন মাহৰ 15 তাৰিখ, 1948 শকাব্দৰ আজি 10 শাওন, 2026 খ্ৰীষ্টাব্দৰ আগষ্ট মাহৰ আজি 1 তাৰিখ। এতিয়া সময় পুৱা 5:33:47 গৈছে। সমূহ শ্ৰোতালৈ সাদৰ সম্ভাষণ জনাই মুকলি কৰা হৈছে আজিৰ প্ৰথম অধিৱেশন। অনুষ্ঠান প্ৰচাৰ কৰা হৈছে মিডিয়াম ৱেভৰ 289.9 মিটাৰত, 1035 কিলোহাৰ্টজত আৰু DRM ফ্ৰিকুৱেঞ্চিৰ 1026 কিলোহাৰ্টজত। আমাৰ অনুষ্ঠানসমূহ নিউজ অন AIR এপ অথবা AIR ৰেডিঅ' এপতো শুনিবলৈ পাব।

এয়া আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ। আমাৰ এতিয়াৰ অধিৱেশনৰ বিভিন্ন দায়িত্বত আছে ডিউটি ৰুমত সংগীতা দাস, নিয়ন্ত্ৰণ কক্ষত আতিকুৰ ৰহমান, বিবেক শৰ্মা, অমলেশ কলিতা আৰু আয়ুষ্মান জয়শী, ট্ৰান্সমিটাৰত তিলক চন্দ্ৰ দাস আৰু বিজিৎ শৰ্মা, আৰু ষ্টুডিঅ'ত মই অস্মিতা ভাগৱতী। আৰম্ভ কৰিবলৈ লোৱা হৈছে ভক্তিমূলক গীতৰ অনুষ্ঠান বন্দনা।

বন্দনা অনুষ্ঠানটি শুনিলে। আজিৰ অনুষ্ঠানত ক্ৰমে তৰালি শৰ্মাৰ কণ্ঠৰ মহাপুৰুষ শ্ৰী শ্ৰী শংকৰদেৱ বিৰচিত বৰগীত, প্ৰণীতা বৈশ্যমেধিৰ কণ্ঠৰ লোকগীত, প্ৰীতিশ্ৰী নাথ আৰু সংগীসকলৰ কণ্ঠৰ চিয়াগীত, ফচিউৰ ৰহমান আৰু সংগীসকলৰ কণ্ঠৰ জিকিৰ আৰু দেৱাঞ্জনা বৈশ্যৰ কণ্ঠৰ মীৰাভজন শুনিলে। বন্দনা অনুষ্ঠানটিৰ ইমানতে অন্ত পৰিল।

এয়া আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ। খন্তেক পাছতে হিন্দী বাতৰি আৰু 6:05 ইংৰাজী বাতৰি দিল্লী কেন্দ্ৰৰ পৰা প্ৰচাৰ কৰা হ'ব।

প্ৰথমতেই শুনক প্ৰাগজ্যোতিষপুৰৰ পৰা আজি প্ৰচাৰ হ'বলগীয়া অনুষ্ঠানসমূহৰ বিষয়ে। পুৱা 6:15 গীতালী বৰুৱাৰ কণ্ঠৰ ভজন, পুৱা 6:20 আৰু নিশা 8:15 দীপক তালুকদাৰৰ কণ্ঠৰ লোকগীত, 6:30 পুৰণি হিন্দী ছবিৰ গীতৰ অনুষ্ঠান মধুবন, পুৱা 7:15 আৰু 8:40 আধুনিক গীতৰ অনুষ্ঠান, 7:50 নিয়োগ বাতৰি, 9:15 ৰূপালী ঢৌ। দ্বিতীয় অধিৱেশনৰ দিনৰ 11:30 গীতিমালিকাৰ গীত অনুষ্ঠানৰ শিল্পীসকল হ'ল মঞ্জোৎস্না মহন্ত গোস্বামী, কুলবৰুৱা, দেৱজানী দাস, সৌৰভজ্যোতি মহন্ত আৰু ভাস্বতী ডেকা।

12:10 পৰা সৈন্য বাহিনীৰ উদ্দেশ্যে প্ৰচাৰিত অনুষ্ঠানত আছে ফিল্ম সংগীত, আজ কা গীত, স্বৰ সংগম, গুঞ্জন, প্ৰাদেশিক সংগীত আৰু নজৰানা। বিয়লি 3:00 বজাত আকাশবাণী ৰেইনবৰ অনুষ্ঠানসমূহ ৰিলে কৰি শুনোৱা হ'ব।

বিয়লি 5:10 পৰা যুৱক যুৱতীসকলৰ উদ্দেশ্যে প্ৰচাৰিত অনুষ্ঠান যুৱবাণীত আছে। 6:10 অসমীয়া কথিকা লোকমান্য বাল গংগাধৰ তিলক। 7:20 যুৱ কৰ্মশালা অনুষ্ঠানত ৰবীন্দ্ৰ সংগীতৰ প্ৰথম খণ্ড শুনিবলৈ পাব। সমল ব্যক্তিৰূপে উপস্থিত থাকিব বিশিষ্ট কণ্ঠশিল্পী সুদীপ্তা বোস, ভাগ ল'ব প্ৰবাল ডেকা, দিয়াক্ষী দত্ত, খ্যাতি তৃষ্ণা দেৱী, তৃষ্ণা ডেকা, সঞ্জীৱ দাস, জোনাক নিবিড় বৰা, ৰীবা আমিন আৰু অনুষা পুৰকায়স্থ। প্ৰযোজনা ইন্দ্ৰজিৎ দাসৰ। লগতে আছে মনোৰঞ্জন, শিক্ষণ প্ৰশিক্ষণ সংস্থান, তুষাৰ ভূঞাৰ কণ্ঠৰ আধুনিক গীত, মোৰ অনুভৱৰ গীত আৰু 7:30 গ্লাছকোত অনুষ্ঠিত হোৱা 2026 বৰ্ষৰ কমনৱেলথ গেমছৰ প্ৰতিবেদন দিল্লী কেন্দ্ৰৰ পৰা ৰেলি কৰি শুনোৱা হ'ব। নিশা 8:30 ভজনৰ অনুষ্ঠান। নিশা 9:30 ঘোষক ঘয়িকাৰ প্ৰিয় গীতৰ অনুষ্ঠান ৰামধেনু। নিশা 10:00 শাস্ত্ৰীয় সংগীতৰ অনুষ্ঠানত শাহিদ পৰৱেজৰ চিতাৰবাদন শুনিবলৈ পাব, ৰাগ ইয়মান।

এতিয়া শুনক মহাবাহু যোগে আজি প্ৰচাৰ হ'বলগীয়া কেইটিমান অনুষ্ঠানৰ বিষয়ে। সন্ধিয়া 6:10 কৃষকবাণী অনুষ্ঠানত বানৰ সময়ত পশুধন আৰু হাঁহ কুকুৰাৰ যতন এই বিষয়ে এতিয়া আলোচনাত ভাগ ল'ব ডক্টৰ ইলাক্ষী ডেকা আৰু ডক্টৰ চন্দন কুমাৰ শৰণীয়াই। আঁত ধৰিব ভাস্কৰজ্যোতি আচাৰ্যই। লগতে আছে পাচলি আৰু শস্যৰ বজাৰ দৰ, লগতে কৃষকৰ বাবে যুগুতোৱা বতৰৰ বতৰা। দিনৰ 12:15 আমাৰ যুৱবাণীৰ পৰা অনুষ্ঠানত উদীয়মান কণ্ঠশিল্পী আকাংক্ষা মালাকৰৰ সৈতে সাক্ষাৎকাৰ। সাক্ষাৎ গ্ৰহণ ভাস্কৰ শইকীয়াৰ, প্ৰযোজনা ইন্দ্ৰজিৎ দাসৰ। 11:30 কৃত্ৰিম বুদ্ধিমত্তাৰ বিষয়ে যুগুতোৱা বিজ্ঞান ধাৰাবাহিক সমাগত সময়ৰ 10ম খণ্ড শুনিবলৈ পাব। ৰচনা কন্দৰ্প কুমাৰ শৰ্মাৰ, প্ৰযোজনা প্ৰবাল কুমাৰ শৰ্মা আৰু অশোক ভট্টাচাৰ্যৰ। দিনৰ 4:10 ডক্টৰ ভূপেন হাজৰিকাৰ জন্মশতবাৰ্ষিকী উপলক্ষে বিশেষ অনুষ্ঠান আমাৰ প্ৰাণৰ ভূপেন হাজৰিকা। পৰিকল্পনা প্ৰযোজনা আৰু পৰিৱেশন ঋতুপৰ্ণ দাসৰ। 7:30 উপন্যাস পাঠ অনুষ্ঠানত শুনিবলৈ পাব জলপদুমৰ পানচৈ উপন্যাসৰ ধাৰাবাহিক পাঠৰ 11 খণ্ড, ৰচনা দিলীপ ফুকনৰ, পাঠ আৰু প্ৰযোজনা ঋতুপৰ্ণ দাসৰ। আজি পুৱা অনুষ্ঠানটি প্ৰচাৰৰ সময় 7:15, প্ৰযোজনা কাৰ্তিক সূত্ৰধৰৰ। অনুষ্ঠান পৰিচিতি ইমানেই।

দীপক তালুকদাৰৰ কণ্ঠৰ লোকগীত শুনিলে। এয়া আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ। এতিয়া নিবেদন কৰিবলৈ লোৱা হৈছে পুৰণি হিন্দী ছবিৰ গীতৰ অনুষ্ঠান মধুবন। অনুষ্ঠানৰ আৰম্ভণিতে শুনক জাগতে ৰহো ছবিৰ এটি গীত লতা মংগেশকৰ আৰু সংগীসকলৰ কণ্ঠত। গীতৰ কথা শৈলেন্দ্ৰৰ, সংগীত পৰিচালনা সলিল চৌধুৰীৰ।

মধুবন অনুষ্ঠানত এইবাৰ শুনক আনাৰী ছবিৰ এটি গীত মুকেশৰ কণ্ঠত, গীতিকাৰ শৈলেন্দ্ৰ, সংগীত পৰিচালনা শংকৰ জয়কিষণৰ।

শ্ৰোতাসকলে মধুবন অনুষ্ঠানটি শুনি আছে আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰৰ পৰা। অনুষ্ঠানত এইবাৰ শুনক লতা মংগেশকৰ আৰু মন্না দেৰ কণ্ঠৰেটি গীত চৰি চৰি ছবিৰ পৰা। গীতৰ কথা শৈলেন্দ্ৰৰ, সংগীত পৰিচালনা শংকৰ জয়কিষণৰ।

মনোবন অনুষ্ঠানত এতিয়া শুনক লতা মঙ্গেশকৰৰ কণ্ঠৰ এটি গীত ঘৰ ছবিৰ পৰা, গীতিকাৰ গুলজাৰ, সংগীত পৰিচালনা আৰতি বৰ্মনৰ।

শ্রোতাসকলে মধুবন অনুষ্ঠানটি শুনি আছে আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰৰ পৰা। অনুষ্ঠানত এইবাৰ শুনক মহম্মদ ৰফিৰ কণ্ঠৰ এটি গীত নীলকমল ছবিৰ পৰা। গীতৰ কথা শাহিৰৰ, সংগীত পৰিচালনা ৰবিৰ।

মহম্মদ ৰফিৰ কণ্ঠৰ গীতটি শুনিলে। অনুষ্ঠানত এতিয়া শুনক কিশোৰ কুমাৰৰ কণ্ঠৰ এটি গীত অনামিকা ছবিৰ পৰা। গীতৰ কথা মজৰুহৰ, সংগীত পৰিচালনা আৰ ডি বৰ্মনৰ।

মধুবন অনুষ্ঠানত এইবাৰ শুনক অনুৰাগ ছবিৰ এটি গীত লতা মংগেশকৰৰ কণ্ঠত। গীতৰ কথা আনন্দ বক্সীৰ, সংগীত পৰিচালনা এছ টি বৰ্মনৰ।

0: আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ খন্তেক পাছতে বাতৰি শুনিবলৈ পাব।
1: এয়া আকাশবাণী। পুৱাৰ বাতৰি পঢ়িছো সমুজ্জ্বল ভৰদ্বাজে। এতিয়া প্ৰধান বাতৰিসমূহ হ'ল, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আজি এদিনীয়া ভ্ৰমণসূচীৰে অন্ধ্ৰপ্ৰদেশ আৰু কৰ্ণাটকলৈ যাব। সাম্প্ৰতিক বানত অসমৰ 15,430 হেক্টৰ কৃষিভূমি নষ্ট হৈছে। নতুন দিল্লীত কালি ভাৰত আৰু লেছথোৰ যুটীয়া দ্বিপাক্ষিক সহযোগিতা আয়োগৰ ষষ্ঠখন বৈঠক অনুষ্ঠিত হয়। গ্লাছগো কমনৱেলথ গেমছত লাভলীনা বৰগোহাঁই মহিলাৰ বক্সিঙৰ 75 কিলোগ্ৰাম ওজন শাখাৰ ফাইনেলত উপনীত হৈছে আৰু 135 সংখ্যক ইণ্ডিয়ান অইল দুৰান কাপ ফুটবল প্ৰতিযোগিতাৰ গ্ৰুপ এফৰ খেলসমূহ আজিৰে পৰা গুৱাহাটীত আৰম্ভ হ'ব। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আজি এদিনীয়া ভ্ৰমণসূচীৰে অন্ধ্ৰপ্ৰদেশ আৰু কৰ্ণাটকলৈ যাব। অন্ধ্ৰপ্ৰদেশ ভ্ৰমণকালত শ্ৰীমোদীয়ে ভিজিয়ানগৰম জিলাৰ ভোগাপুৰমত 18,000 কোটিৰো অধিক ধনৰ ব্যয়েৰে নিৰ্মাণ কৰা বিভিন্ন উন্নয়নমূলক প্ৰকল্প ৰাষ্ট্ৰৰ প্ৰতি উচৰ্গা কৰাৰ লগতে আন ভালেমান প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰিব। ভ্ৰমণকালত প্ৰধানমন্ত্ৰীগৰাকীয়ে আজি ভোগাপুৰমত অল্লুৰি সীতাৰাম ৰাজু আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰ মুকলি কৰিব। ৰাজহুৱা ব্যক্তিগত অংশীদাৰিত্বৰে 5,600 কোটিৰ অধিক টকাৰে বিকশাই তোলা এই গ্ৰীণফিল্ড বিমানবন্দৰটো বছৰি 60 লাখ যাত্ৰীক সেৱা আগবঢ়াব পৰাকৈ সজাই তোলা হৈছে। এই বিমানবন্দৰটোৱে অন্ধ্ৰপ্ৰদেশৰ সেই অঞ্চলটোত পৰ্যটন, বাণিজ্য, বিনিয়োগ আৰু নিয়োগৰ সুবিধা সৃষ্টি কৰিব বুলি আশা কৰা হৈছে। একেদৰে প্ৰধানমন্ত্ৰীয়ে বিশাখাপট্টনমৰ ASIP ছেমিকণ্ডাক্টৰ প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰিব। এই প্ৰকল্পটোত 460 কোটিৰো অধিক টকা বিনিয়োগ কৰা হৈছে। ভাৰত ছেমিকণ্ডাক্টৰ মিছনৰ অধীনত এয়া হ'ব ৰাজ্যখনৰ প্ৰথমটো ছেমিকণ্ডাক্টৰ নিৰ্মাণ কেন্দ্ৰ। এই কেন্দ্ৰটোত প্ৰতি বছৰে প্ৰায় 96 লাখ ছেমিকণ্ডাক্টৰ চিপ নিৰ্মাণ কৰিব পৰা যাব আৰু ইয়াৰ জৰিয়তে অঞ্চলটোত নিয়োগৰ সুবিধাও বৃদ্ধি পাব। শ্ৰীমোদীয়ে আজি ভ্ৰমণতে ৰাজ্যখণ্ডৰ শক্তিখণ্ডৰ বিশেষ প্ৰকল্প মুকলি কৰিব। তেওঁ লগতে প্ৰায় 3,550 কোটি টকাৰে বিকশাই তোলা কুৰনুল বায়ু শক্তি এলেকা আৰু অন্ধ্ৰপ্ৰদেশৰ সৌৰ শক্তি এলেকাৰ A আৰু B অংশ মুকলি কৰিব। তেওঁ অনন্তপুৰমৰ আন এটা শক্তি প্ৰকল্প ৰাষ্ট্ৰৰ নামত উচৰ্গা কৰিব। এই প্ৰকল্পসমূহে কুৰনুল আৰু অনন্তপুৰমৰ শক্তিখণ্ডৰ দ্ৰুত উন্নয়ন সাধন কৰিব। প্ৰধানমন্ত্ৰীয়ে

0: ৰাজ্যখনৰ ৰাষ্ট্ৰীয় ঘাইপথৰ সৈতে জড়িত ভালেকেইটা প্ৰকল্প মুকলি কৰিব। ইয়াৰ ভিতৰত লিংগাসমুদ্ৰমৰ এখন দলঙো আছে। এই প্ৰকল্পসমূহে বিজয়ৱাড়া আৰু বিভিন্ন চহৰৰ মাজৰ যানজঁট বহুলাংশে হ্ৰাস কৰাৰ লগতে পথ সুৰক্ষা বৃদ্ধি কৰাত সহায় কৰিব। এই প্ৰকল্পসমূহে বিশাখাপট্টনম আৰু হায়দৰাবাদৰ মাজত আঞ্চলিক সংযোগ ত্বৰান্বিত কৰিব আৰু ভ্ৰমণ দূৰত্ব তথা সময় হ্ৰাস কৰিব। অন্ধ্ৰপ্ৰদেশ ভ্ৰমণৰ পাছতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কৰ্ণাটকলৈ ৰাওনা হ'ব। শ্ৰীমোদীয়ে আজি মহীশূৰত উপস্থিত হৈ স্বামী বিবেকানন্দ সাংস্কৃতিক যুৱ কেন্দ্ৰ বিবেক স্মাৰক মুকলি কৰিব। তেওঁ তাত উপস্থিত জনসাধাৰণক উদ্দেশ্যি ভাষণ দিব। এই বিবেক স্মাৰকে 1892 চনত স্বামী বিবেকানন্দই মহীশূৰলৈ কৰা ঐতিহাসিক ভ্ৰমণৰ স্মৃতি উজ্জ্বল কৰি তুলিছে। ঐতিহাসিক নিৰঞ্জনা মঠত অৱস্থিত এই বিবেক স্মাৰকটো 81,000 বৰ্গ ফুট এলেকাত নিৰ্মাণ কৰি উলিওৱা হৈছে। প্ৰতিযোগিতামূলক পৰীক্ষাৰ প্ৰস্তুতি চলোৱাৰ উদ্দেশ্যে শিক্ষাৰ্থীসকলক উদ্দেশ্য কৰি এই কেন্দ্ৰটোত বিশেষ সুবিধাৰ দিহা কৰা হৈছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ব্ৰিটেইনৰ প্ৰধানমন্ত্ৰী এণ্ডি বাৰ্ণহামক নতুন পদবীৰ বাবে অভিনন্দন জ্ঞাপন কৰিছে। শ্ৰীমোদীয়ে সামাজিক মাধ্যমত প্ৰকাশ কৰা অনুসৰি আলোচনাকালত দুয়োগৰাকী প্ৰধানমন্ত্ৰীয়ে ভাৰত আৰু ব্ৰিটেইনৰ মাজত থকা সৰ্বাম্মক কৌশলগত সহযোগিতাক অধিক আগুৱাই নিয়াৰ লগতে প্ৰযুক্তি, উদ্ভাৱন, প্ৰতিৰক্ষা, নিৰাপত্তা, নিকা শক্তি, শিক্ষা আৰু জনসাধাৰণৰ মাজত থকা সম্পৰ্কৰ বিষয়ে কথা পাতে। তেওঁ লগতে কয় যে শেহতীয়াকৈ সম্পন্ন হোৱা সৰ্বাম্মক অৰ্থনৈতিক আৰু বাণিজ্য চুক্তিৰ জৰিয়তে ভাৰত আৰু ব্ৰিটেইনৰ মাজত থকা বাণিজ্য আৰু বিনিয়োগৰ সুযোগসমূহ সম্পূৰ্ণৰূপে ব্যৱহাৰ কৰিবলৈ উভয় দিশে সহযোগিতাৰে কাম কৰিব। বাৰ্তালাপৰ সময়ছোৱাত শ্ৰীমোদীয়ে ব্ৰিটেইনৰ প্ৰধানমন্ত্ৰীগৰাকীক সফল কাৰ্যকালৰ বাবে শুভেচ্ছা জ্ঞাপন কৰে। অসমৰ শেহতীয়া বান পৰিস্থিতি সামান্য উন্নত হৈছে। অৱশ্যে বৰ্তমানলৈও শিৱসাগৰ, চৰাইদেউ, গোলাঘাট, যোৰহাট আৰু নগাঁও জিলাৰ বহু অঞ্চল পানীত বুৰ গৈ আছে। প্ৰায় 379খন গাঁৱৰ 1,92,799 লোক ক্ষতিগ্ৰস্ত হৈছে। এই বানত ৰাজ্যখনৰ 15,430 হেক্টৰ কৃষিভূমি নষ্ট হৈছে। কালি শিৱসাগৰ জিলাত এগৰাকী আৰু চৰাইদেউ জিলাত আন এগৰাকী লোকৰ মৃত্যু হোৱাৰ খবৰ আমালৈ আহিছে। ইয়াকে ধৰি এইবাৰৰ বানত অসমৰ মুঠ 82গৰাকী লোকৰ মৃত্যু হৈছে। এই বানত ৰাজ্যখনৰ ভালেসংখ্যক পশুধন ক্ষতিগ্ৰস্ত হৈছে। চৰাইদেউ জিলাৰ বান পৰিস্থিতি সন্দৰ্ভত জিলা আয়ুক্ত নেহা যাদৱে এইদৰে কয়।
1: ডিষ্ট্ৰিক্ট আছে, তাত যদি বৰষুণ হয় আমি পুৰা যোগাযোগ ৰাখি আছো, আমাৰ পুৰা পেটাৰ্ণ আমি তাত চাই আছো। এতিয়া যিখিনি ইনফৰমেশ্যন মোৰ হাতত আছে 4 বজালৈকে এতিয়া একো বৰষুণ পৰা নাই। যদি তাত বৰষুণ হ'ব আমি পুৰা প্ৰত্যেক ঘণ্টাত আমি পুৰা ট্ৰেক ৰাখি আছো। আৰু যদি মই আপোনাৰ টাকক ৰেলৱে জনাম, এইটো আমাৰ DL আছে 102.41 আৰু এতিয়া অলৰেডি এইটো 101 আচপাছ আমাৰ এইটো যিখিনি মই এতিয়া ৰিপৰ্ট পালোঁ লেটেষ্ট, এইটো 101 মিটাৰ যি আছে। চ' আমাৰ ডেঞ্জাৰ লেভেল এতিয়া তাকত ক্ৰছ কৰা নাই। চ' দেখো আৰু তাকত যদি আমি চাওঁ, এইটো বহুত ষ্টেডিলি পানী বঢ়ি আছে। এনেকুৱা নাই কি বহুত তেজিছে এইটো বঢ়ি আছে। আমি মন ডিষ্ট্ৰিক্ট লগত পুৰা কথা কৰি আছো, যদি তাত কিবা কাৰণে কিবা বৰষুণ হ'ব, কিবা ইউনো এনেকুৱা অৱস্থা হ'ব আমি জানি যাম। এজ মাই ৱাৰ্নিং যিখিনি আমি দেখিলোঁ আজি টিল 5 o'clock তাত পানী দেখাই আছিলে, বাট 5 o'clock পিছত পুৰা ক্লিয়াৰ স্কাই দেখাই আছে।
0: চৰকাৰে বানপীড়িত লোকসকলক সাহায্য সামগ্ৰী দিয়াৰ সমান্তৰালকৈ ক্ষতিগ্ৰস্ত অঞ্চলসমূহৰ বোকা পানী পৰিষ্কাৰকৰণৰ লগতে পুনৰ্বাসন কাৰ্যও চলাই আছে। একেদৰে বিভিন্ন দল সংগঠনেও বান ক্ষতিগ্ৰস্ত লোকসকললৈ আগবঢ়োৱা সাহায্য অব্যাহত ৰাখিছে। শ্ৰোতাসকলে বাতৰি শুনিছে আকাশবাণীৰ পৰা। নতুন দিল্লীত কালি ভাৰত আৰু লেছথোৰ যুটীয়া দ্বিপাক্ষিক সহযোগিতা আয়োগৰ ষষ্ঠখন বৈঠক অনুষ্ঠিত হয়। বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে সামাজিক মাধ্যমত প্ৰকাশ কৰা অনুসৰি বৈঠকত পূব আৰু দক্ষিণ আফ্ৰিকাৰ যুটীয়া সচিব জনিচ কেইন আৰু লেছথোৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ আন্তঃৰাষ্ট্ৰীয় সম্পৰ্ক শাখাৰ মুখ্য সচিব থাবাং লেখেলাই সহ অধ্যক্ষতা কৰে। বৈঠকত দুয়োগৰাকী নেতাই উভয় দেশৰ মাজত থকা দ্বিপাক্ষিক সম্পৰ্কৰ বিভিন্ন দিশৰ পৰ্যালোচনা কৰে। আলোচনাকালত দুয়ো দেশৰ মাজত ৰাষ্ট্ৰসংঘৰ লগতে বিভিন্ন আন্তঃৰাষ্ট্ৰীয় মঞ্চত উন্নয়নমূলক সহযোগিতা, সামৰ্থ্য বিকাশ, মানৱীয় সাহায্য, দুৰ্যোগ সাহায্য আদি বিষয়সমূহে আগস্থান লাভ কৰে। উজবেকিস্তানৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ছৈদভ বাখটিয়ৰ অডিলভিছে কাইলৈৰ পৰা 4-দিনীয়া চৰকাৰী ভ্ৰমণসূচীৰে ভাৰতলৈ আহিব। ভাৰতৰ বিদেশ মন্ত্ৰালয়ে এই বিষয়ে প্ৰকাশ কৰিছে। ভ্ৰমণকালত অভ্যাগত বিদেশ মন্ত্ৰীগৰাকীয়ে ৰাষ্ট্ৰপতি ভৱনত শ্ৰীমতী দ্ৰৌপদী মুৰ্মুক সাক্ষাৎ কৰাৰ লগতে ভাৰতৰ বিদেশ মন্ত্ৰী ডঃ এছ জয়শংকৰকো সাক্ষাৎ কৰিব। তেওঁ দিল্লীত হ'বলগীয়া এখন বাণিজ্যিক বৈঠকত অংশগ্ৰহণ কৰাৰ কথা আছে। উভয় দেশৰ দ্বিপাক্ষিক সম্পৰ্ক ত্বৰান্বিত কৰাৰ উদ্দেশ্যে বিগত 20 জুলাইত বিদেশ মন্ত্ৰী দুগৰাকীৰ মাজত টেলিফোনৰ জৰিয়তে আলোচনা হৈছিল। আলোচনাকালত অভ্যাগত বিদেশ মন্ত্ৰীগৰাকীয়ে কৌশলগত সহযোগিতাৰ ভিত্তিত সহযোগিতাৰ সকলো ক্ষেত্ৰতে ভাৰত আৰু উজবেকিস্তানৰ মাজত থকা দ্বিপাক্ষিক সম্পৰ্ক ধাৰাবাহিকভাৱে শক্তিশালী হৈ আহিছে বুলি মত পোষণ কৰিছিল। সত্য আৰু নিকট সম্পৰ্কৰ আধাৰৰ উপৰি ভাৰত আৰু উজবেকিস্তানৰ বিদেশ মন্ত্ৰীদ্বয়ৰ মাজত হোৱা নিয়মীয়া আলোচনাৰ জৰিয়তে দুয়োখন দেশে এই সম্পৰ্ক বজাই ৰখাত তেওঁ গুৰুত্ব আৰোপ কৰিছিল। অসম চৰকাৰে অহা 25 ডিচেম্বৰত মিছন বসুন্ধৰা

0: চতুৰ্থ পৰ্যায়ৰ অধীনত ভূমি পুনৰ জৰীপ কৰিব। এয়া হ'ব 1960 চনৰ পাছত পদ্ধতিগত প্ৰথমটো ভূমি জৰীপ। অসমৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই কালি এই কথা প্ৰকাশ কৰি কয় যে অহা 4 বছৰত আধুনিক গ্ল'বেল নেভিগেশ্যন ছেটেলাইট ছিষ্টেম প্ৰযুক্তি ব্যৱহাৰ কৰি প্ৰায় 18,000 গাঁও সামৰি লোৱা হ'ব। সামাজিক মাধ্যমৰ এটা বাৰ্তাত মুখ্যমন্ত্ৰীগৰাকীয়ে লগতে কয় যে ৰাজ্যখনৰ জাতি, মাটি আৰু ভেটি সুৰক্ষিত কৰি ৰখাটো চৰকাৰৰ অন্যতম প্ৰধান বিষয়। মুখ্যমন্ত্ৰী ডঃ শৰ্মাই জ্যেষ্ঠ বিষয়াসকলৰ সৈতে 3টা ডাঙৰ পদক্ষেপ, প্ৰকল্প জৰীপ, প্ৰকল্প অসম আৰু প্ৰকল্প মাটি সন্দৰ্ভত পৰ্যালোচনা বৈঠক অনুষ্ঠিত কৰা বুলিও প্ৰকাশ কৰে। ইয়াৰ জৰিয়তে মিছন বসুন্ধৰাৰ চতুৰ্থ পৰ্যায়ৰ ভেটি গঠন কৰি প্ৰযুক্তি সক্ষম সংস্কাৰ আৰু সুশৃংখলিত ৰাজহুৱা সেৱাৰ জৰিয়তে ভূমি সম্পৰ্কীয় সমস্যা সমাধানৰ ক্ষেত্ৰত গুৰুত্ব আৰোপ কৰা হৈছে। স্কটলেণ্ডৰ গ্লাছগ'ত চলি থকা কমনৱেলথ গেমছত অসম কন্যা লাভলীনা বৰগোহাঁই মহিলাৰ বক্সিঙৰ 75 কিলোগ্ৰাম ওজন শাখাৰ ফাইনেলত উপনীত হৈছে। খেলুৱৈগৰাকীয়ে ছেমি ফাইনেলত টুভালুৰ তাৰোনা টাফাকিক 5-0 ব্যৱধানত পৰাস্ত কৰে। লাভলীনাৰ লগতে কালিৰ দিনটোত ভাৰতৰ আন 9গৰাকী খেলুৱৈয়ে বক্সিঙৰ ফাইনেলত স্থান নিশ্চিত কৰিছে। কালিৰ দিনটোত ভাৰতৰ জুডো খেলুৱৈ অস্মিতা দেই মহিলাৰ 48 কিলোগ্ৰাম ওজন শাখাত স্বৰ্ণ পদক অৰ্জন কৰে। এয়া হ'ল প্ৰতিযোগিতাখনৰ ইতিহাসত ভাৰতৰ প্ৰথমটো স্বৰ্ণ পদক। খেলুৱৈগৰাকীৰ সাফল্যত প্ৰধানমন্ত্ৰী, উপৰাষ্ট্ৰপতি আৰু কেন্দ্ৰীয় যুৱ পৰিক্ৰমা আৰু ক্ৰীড়ামন্ত্ৰী মনসুখ মাণ্ডাভিয়াই অভিনন্দন জ্ঞাপন কৰিছে। জুডোত কালি ভাৰতৰ হৰ্ষ সিঙে পুৰুষৰ 60 কিলোগ্ৰাম ওজন শাখাত আন এটা স্বৰ্ণ পদক অৰ্জন কৰে। ভাৰতীয় সেনাৰ দ্বাৰা আয়োজিত 135 সংখ্যক ইণ্ডিয়ান অইল ডুৰান কাপ ফুটবল প্ৰতিযোগিতা গ্ৰুপ এফৰ খেলসমূহ আজিৰে পৰা গুৱাহাটীত আৰম্ভ হ'ব। সৰুসজাই অৰ্জুন ভোগেশ্বৰ বৰুৱা ক্ৰীড়া প্ৰকল্পৰ ইন্দিৰা গান্ধী এথলেটিক ষ্টেডিয়ামত হ'বলগীয়া আজি প্ৰথমখন খেলত ক্ৰমাগত 2বাৰৰ চেম্পিয়ন নৰ্থ ইষ্ট ইউনাইটেড এফ চিয়ে বড়োলেণ্ড এফ চিৰ বিৰুদ্ধে খেলিব। উল্লেখযোগ্য যে এছিয়াৰ আটাইতকৈ আৰু বিশ্বৰ 3য় পুৰণি ফুটবল প্ৰতিযোগিতাখনৰ খেল 5মবাৰৰ বাবে অসমত অনুষ্ঠিত হৈছে। বাতৰি শেষ কৰাৰ পূৰ্বে ঘাই ঘাই বাতৰিকেইটা পুনৰ পঢ়ি দিছো। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আজি এদিনীয়া ভ্ৰমণসূচীৰে অন্ধ্ৰপ্ৰদেশ আৰু কৰ্ণাটকলৈ যাব। সাম্প্ৰতিক বানত অসমৰ 15,430 হেক্টৰ কৃষিভূমি নষ্ট হৈছে। নতুন দিল্লীত কালি ভাৰত আৰু লেছথৰ যুটীয়া দ্বিপাক্ষিক সহযোগিতা আয়োগৰ ষষ্ঠখন বৈঠক অনুষ্ঠিত হয়। গ্লাছগ' কমনৱেলথ গেমছত লাভলীনা বৰগোহাঁই মহিলাৰ বক্সিঙৰ 75 কিলোগ্ৰাম ওজন শাখাৰ ফাইনেলত উপনীত হৈছে আৰু 135 সংখ্যক ইণ্ডিয়ান অইল ডুৰান কাপ ফুটবল প্ৰতিযোগিতা গ্ৰুপ এফৰ খেলসমূহ আজিৰে পৰা গুৱাহাটীত আৰম্ভ হ'ব। আমাৰ এতিয়াৰ বাতৰি ইমানতে অন্ত পৰিল। পৰৱৰ্তী বাতৰি পুৱা 7:55 শুনিবলৈ পাব।
1: এয়া আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ অনুষ্ঠান প্ৰচাৰিত হৈছে মিডিয়াম ৱেভৰ 299.9 মিটাৰত, 1035 কিলোহাৰ্টজত আৰু DRM ফ্ৰিকুৱেঞ্চিৰ 1026 কিলোহাৰ্টজত। আমাৰ অনুষ্ঠানসমূহ মোবাইলত শুনিবলৈ ডাউনলোড কৰক এপ নিউজ অন AIR অথবা AIR ৰেডিঅ'। এতিয়া আগবঢ়াবলৈ লোৱা হৈছে আধুনিক গীতৰ অনুষ্ঠান। অনুষ্ঠানৰ আৰম্ভণিতে শুনক জুবিন গাৰ্গৰ কণ্ঠৰ এটি গীত, গীতৰ কথা আৰু সুৰ পলাশ গগৈৰ।

জুবিন গাৰ্গৰ কণ্ঠৰ গীতটি শুনিলে। আধুনিক গীতৰ অনুষ্ঠানত এইবাৰ শুনক বৰ্ণালী বুঢ়াগোহাঁই শইকীয়াৰ কণ্ঠৰ এটি গীত। গীতৰ কথা আৰু সুৰ মানস হাজৰিকাৰ।

শ্রোতাসকলে আধুনিক গীতৰ অনুষ্ঠানটি শুনি আছে আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰৰ পৰা। অনুষ্ঠানত এইবাৰ শুনক প্ৰদীপ শৰ্মাৰ কণ্ঠৰ এটি গীত। গীতৰ কথা ক্ষীবদা বৈশ্যৰ, সুৰ নিৰ্মল মজুমদাৰৰ।

অনুষ্ঠানত এইবাৰ শুনক গোপা গোস্বামী বৰুৱাৰ কণ্ঠৰ এটি গীত। গীতৰ কথা কীৰ্তিকমল ভূঞাৰ, সুৰ দিলীপ দাসৰ।

শ্রোতাসকলে আধুনিক গীতৰ অনুষ্ঠানটি শুনি আছে আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰৰ পৰা। অনুষ্ঠানত এইবাৰ শুনক অসীমজ্যোতি বৰুৱাৰ কণ্ঠৰ এটি গীত। গীতৰ কথা ত্ৰৈলোক্যনাথ দেৱশৰ্মাৰ, সুৰ শিল্পীৰ নিজৰ।

আধুনিক গীতৰ অনুষ্ঠানত এইবাৰ শুনক মুনীন বৰাৰ কণ্ঠৰ এটি গীত। গীতৰ কথা হেমন্ত ৰাজখোৱাৰ, সুৰ শিল্পীৰ নিজৰ।

আধুনিক গীতৰ অনুষ্ঠানৰ শেষত শুনক ডিজেন কোৱৰৰ কথা সুৰ আৰু কণ্ঠৰে সমৃদ্ধ এটি গীত।

এয়া আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ অনুষ্ঠান প্ৰচাৰিত হৈছে মিডিয়াম ৱেভৰ 299.9 মিটাৰত 1035 কিলোহাৰ্টজত আৰু DRM ফ্ৰিকুৱেন্সিৰ 1026 কিলোহাৰ্টজত। আমাৰ অনুষ্ঠানসমূহ মোবাইলত শুনিবলৈ ডাউনলোড কৰক এপ নিউজ অন AIR অথবা AIR ৰেডিঅ'। এতিয়া আগবঢ়াবলৈ লোৱা হৈছে আধুনিক গীতৰ অনুষ্ঠান। অনুষ্ঠানৰ আৰম্ভণিতে শুনক দেৱজিৎ চৌধুৰী আৰু অপৰ্ণা দত্ত চৌধুৰীৰ কণ্ঠৰ এটি গীত। গীতৰ কথা জিমনি চৌধুৰীৰ, সুৰ ৰঞ্জীৱ দাসৰ,

আধুনিক গীতৰ অনুষ্ঠানত এইবাৰ শুনক সংগীতা কাকতি আৰু দিলীপ দাসৰ কণ্ঠৰে এটি গীত। গীতৰ কথা গীতাহাতী কাকতিৰ, সুৰ সংগীতা কাকতিৰ।

শ্ৰোতাসকলে আধুনিক গীতৰ অনুষ্ঠানটি শুনি আছে আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰৰ পৰা। অনুষ্ঠানত এইবাৰ শুনক মনজ্যোৎস্না মহন্তৰ কণ্ঠৰ এটি গীত। গীতৰ কথা মুনীন ভূঞাৰ, সুৰ শিল্পীৰ নিজৰ।

0: মঞ্জোৎস্না মহন্তৰ কণ্ঠৰ গীতটি শুনিলে আধুনিক গীতৰ অনুষ্ঠানটিৰ ইমানতে অন্ত পৰিল।
1: আকাশবাণীত বিজ্ঞাপন দিয়ক অগণিত শ্ৰোতাৰ কাষ চাপক।
2: Our voice gets you heard everywhere.
1: বিজ্ঞাপন জনসাধাৰণক সজাগ কৰিবলৈ আৰু চৰকাৰী আঁচনিৰ বিষয়ে অৱগত কৰাবলৈ আমাৰ ফোন নম্বৰটি হৈছে
2: 6900453528।
1: আকাশবাণী গুৱাহাটী, সৰ্বক্ষণ সৰ্বত্ৰ আপোনাৰ সৈতে।

0: এয়া আকাশবাণী গুৱাহাটী। পুৱাৰ আঞ্চলিক বাতৰিৰ ঘাই ঘাই বাতৰিসমূহ হ'ল, ৰাজ্যৰ বান পৰিস্থিতি পূৰ্বতকৈ উন্নত হৈছে যদিও পাঁচখন জিলাৰ বিস্তীৰ্ণ অঞ্চল এতিয়াও প্লাবিত, বানত মৃত্যুৰ সংখ্যা 82লৈ বৃদ্ধি, অহা 7 আগষ্টৰ পৰা বানত ক্ষয়ক্ষতিৰ জৰীপ চলোৱা হ'ব বুলি মুখ্যমন্ত্ৰীৰ প্ৰকাশ, ৰাজ্যত কাইলৈ লোকপিয়লৰ প্ৰথম পৰ্যায় আৰম্ভ, কাইলৈৰ পৰা 16 আগষ্টলৈ স্বগণনা, অৰুণোদয় আঁচনিৰ তৃতীয় পৰ্যায়ৰ আৰ্থিক সাহায্য বিতৰণৰ কাৰ্যসূচী আজি আনুষ্ঠানিকভাৱে আৰম্ভ, আৰু কমনৱেলথ গেমছত লাভলীনা বৰগোহাঁইৰ মহিলাৰ বক্সিঙৰ 75 কিলোগ্ৰাম ওজন শাখাৰ ফাইনেলত প্ৰৱেশ। ৰাজ্যত বান পৰিস্থিতি পূৰ্বতকৈ উন্নত হৈছে যদিও পাঁচখন জিলাৰ বিস্তীৰ্ণ অঞ্চল এতিয়াও বানত বুৰ গৈ আছে। বানত 379খন গাঁৱৰ 1,92,799 লোক প্ৰভাৱিত হৈছে। তদুপৰি 15,430 হেক্টৰ কৃষিভূমি ক্ষতিগ্ৰস্ত হৈছে। কালি শিৱসাগৰ জিলাত এজন আৰু চৰাইদেউ জিলাত এজন লোকৰ মৃতদেহ উদ্ধাৰৰ পাছত বৰ্তমান বানত মৃত্যু হোৱা লোকৰ সংখ্যা 82লৈ বৃদ্ধি পাইছে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই কালি মন্ত্ৰীসভাৰ বৈঠকত ৰাজ্যৰ শেহতীয়া বান পৰিস্থিতিৰ লগতে ক্ষতিগ্ৰস্ত লোকসকলক সকাহ প্ৰদানৰ উদ্দেশ্যে ৰাজ্য চৰকাৰে গ্ৰহণ কৰা ব্যৱস্থাসমূহৰ বিষয়ে আলোচনা কৰে। দিছপুৰৰ লোকসেৱা ভৱনত অনুষ্ঠিত বৈঠকৰ পাছত এখন সংবাদমেলত এই বিষয়ে উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে অহা 7 আগষ্টৰ পৰা বানত ক্ষয়ক্ষতিৰ জৰীপ চলোৱা হ'ব বুলি জানিবলৈ দিয়ে।
1: 15,000 টকাৰ সাহায্য ঘোষণা কৰিছিলোঁ। মই ভাবোঁ যে আজি বা কালি আমাৰ এছেছমেণ্ট কমপ্লিট হৈ যাব। 7 তাৰিখৰ পৰা আমি পাৰ্মানেণ্ট ডেমেজ এছেছমেণ্ট, আমি যিটো কৰিব লাগে তাৰ কামত আমি হাত দিম, যে পাৰ্মানেণ্ট ডেমেজ এছেছমেণ্ট, কাৰ ঘৰ কিমান ক্ষতি হ'ল, ছিভিয়াৰলি ডেমেজ, পাৰ্মানেণ্টলি ডেমেজ, মাইনৰ ডেমেজ, এই গোটেই কামটো আমি এটা মিছন মোডত, যাতে বহুত দিন নাথাকে, 10 বা 15 দিনত আমি গোটেইটো শেষ কৰিব পাৰোঁ, তাৰ কাৰণে আমি অহা 7 তাৰিখৰ পৰা এই অভিযানটো আমি লঞ্চ কৰিম। তাৰ আগতে ময়ো শিৱসাগৰ আৰু চৰাইদেউ জিলাত গৈ আহিম, যাতে এই অভিযানটো আমি মেক্সিমাম 15 দিনৰ ভিতৰত আমি শেষ কৰিব পাৰোঁ।
0: ডঃ শৰ্মাই ৰাজহুৱা আৰু দুৰ্যোগ ব্যৱস্থাপনা বিভাগ আৰু বিত্ত বিভাগৰ সৈতে এখন পৰ্যালোচনা বৈঠকত অধ্যক্ষতা কৰি কালি বান ক্ষতিগ্ৰস্ত পৰিয়ালসমূহৰ সাহায্য আৰু পুনৰ্বাসন ব্যৱস্থা দ্ৰুতগতিত ৰূপায়ণৰ বাবে নিৰ্দেশ দিয়ে। কৃষি আৰু জলসিঞ্চন মন্ত্ৰী পীযুষ হাজৰিকাই কালি শিৱসাগৰ জিলাৰ ডিমৌ আৰু নাজিৰা বিধানসভা সমষ্টিৰ বান প্ৰভাৱিত অঞ্চলসমূহ পৰিদৰ্শন কৰি সাহায্য আৰু পুনৰ সংস্থাপন ব্যৱস্থাৰ পৰ্যালোচনা কৰে। মন্ত্ৰীগৰাকীয়ে বিশেষকৈ বান ক্ষতিগ্ৰস্ত কৃষকসকলক সহায় আগবঢ়োৱাৰ ক্ষেত্ৰত কৃষি বিভাগে গ্ৰহণ কৰা ব্যৱস্থা সমূহৰ বুজ লয়। তেওঁ লগতে শিৱসাগৰ জিলাৰ অভিভাৱক মন্ত্ৰী বিমল বৰাৰ সৈতে নাজিৰা অঞ্চল পৰিদৰ্শন কৰি সমজিলা আয়ুক্তৰ কাৰ্যালয়ত বান পৰিস্থিতি সন্দৰ্ভত এখন পৰ্যালোচনা বৈঠকত মিলিত হয়। মন্ত্ৰী অতুল বৰাই কালি মৰিয়নিৰ পুথি নদীৰ বাঢ়নি পানীয়ে ক্ষতি কৰা কলিয়াপানী উন্নয়ন খণ্ডৰ বলমা দেওধাই গাঁও পৰিদৰ্শন কৰে। তেওঁ পঞ্চায়ত প্ৰতিনিধি আৰু স্থানীয় ৰাইজৰ সৈতে মত বিনিময় কৰি ক্ষয়ক্ষতিৰ বুজ লয় আৰু তৎপৰতাৰে এই অঞ্চলত পুনৰ সংস্থাপনৰ ব্যৱস্থাসমূহ কাৰ্যকৰী কৰিবলৈ সংশ্লিষ্ট বিষয়াসকলক নিৰ্দেশ দিয়ে।
2: যোৰহাট জিলাখনৰ মৰিয়নি তিয়ক তিতাবৰ দুয়ো ঠাইতে পানী ক্ষতি কৰিছে, সা সম্পত্তি নষ্ট হৈছে আৰু মৰিয়নিত বহুকেইজন লোকে প্ৰাণ হেৰুৱাইছে। আমি য'ত এতিয়া আছো, এখন সৰু নদী এতিয়া মটাউৰি ভাঙি যোৱাৰ ফলত গোটেই গাঁওখনত যিবিলাক খেতি বাতি আছিল খেতি বাতি নষ্ট হৈছে। পঞ্চায়ত আৰু ৰুৰেল ডেভেলপমেণ্টৰ পৰা আমি কেনেধৰণে সহায় কৰিব পাৰোঁ গ্ৰামাঞ্চলৰ ৰাইজক, আমিও অলপ পৰ্যালোচনা কৰি আছো। এতিয়া আমি ৰাইজৰ লগত আছো আৰু ৰাইজক এই বিপদৰ পৰা উদ্ধাৰ কৰিবৰ কাৰণে আমি যি কৰিব লাগে কৰিম। আজি আমাৰ লগত আমাৰ বিষয়াসকলৰ এটা দলো আহিছে, এডিশ্যনেল চিফ ছেক্ৰেটৰী, মিছন ডাইৰেক্টৰ, এ আৰ চি এল এমৰ খিনি বিষয়াও আহিছে, নিজেও চাইছে, ৰাইজৰ সমস্যাবোৰ খুব ওচৰৰ পৰা দেখিছে। গতিকে পৰিকল্পনাবিলাক ভৱিষ্যতৰ দিনত ভালদৰে লৈ ঠিকঠাক কৰিব লাগিব আৰু এইখিনি কাম আমি কৰিব লাগিব।
0: শ্ৰীবৰাই তিয়কৰ বিধায়ক বিকাশ শইকীয়াৰ সৈতে পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ এটা প্ৰতিনিধি দল লৈ কালি উত্তৰ পশ্চিম যোৰহাট উন্নয়ন খণ্ডৰ এলেংমৰা, পহুমৰা আৰু এলেংমৰা খুটিয়াপতা গাঁও পৰিদৰ্শন কৰি ক্ষয়ক্ষতিৰ বুজ লয়। মন্ত্ৰীগৰাকীয়ে এই অঞ্চলসমূহত পুনৰুদ্ধাৰ আৰু পুনৰ্বাসন ব্যৱস্থা দ্ৰুতগতিত ৰূপায়ণ কৰিবলৈ বিভাগীয় কৰ্তৃপক্ষক নিৰ্দেশ দিয়ে। শিৱসাগৰৰ বিধায়ক অখিল গগৈয়ে নাজিৰা সমষ্টিৰ নেপালী খুঁটি অঞ্চল পৰিদৰ্শন কৰি ক্ষতিগ্ৰস্ত পৰিয়ালসমূহৰ অৱস্থাক লৈ গভীৰ উদ্বেগ প্ৰকাশ কৰে। বিধায়কগৰাকীয়ে অঞ্চলটোৰ বানত প্ৰাণহানি হোৱা চাৰিটা পৰিয়ালক 50,000 টকাকৈ আৰু ক্ষতিগ্ৰস্ত 80টা পৰিয়ালক 5,000 টকাকৈ তাৎক্ষণিক সাহায্য আগবঢ়ায়। শ্ৰীগগৈয়ে বান ক্ষতিগ্ৰস্ত লোকলৈ চৰকাৰৰ 15,000 টকাৰ আৰ্থিক সাহায্য পৰ্যাপ্ত নহয় বুলি সাংবাদিকৰ আগত উল্লেখ কৰে। তেওঁ প্ৰতিটো বানপীড়িত পৰিয়ালক 10,00,000 টকাৰ ক্ষতিপূৰণ, নেপালী খুঁটিৰ পৰিয়ালসমূহক পুনৰ সংস্থাপনৰ বাবে 8 বিঘা মাটিৰ আবণ্টনকে ধৰি অন্যান্য যাৱতীয় সুবিধাসমূহ বিনামূলীয়াকৈ যোগান ধৰিবলৈ চৰকাৰক দাবী জনায়। ইপিনে গ্ৰীষ্মবন্ধ অন্ত পৰাৰ লগে লগে আজি ৰাজ্যৰ বিভিন্ন জিলাত বিদ্যালয়সমূহৰ পাঠদান আৰম্ভ হৈছে যদিও শিৱসাগৰ জিলাৰ প্ৰায় 550খন স্কুল বানত ক্ষতিগ্ৰস্ত হোৱাৰ পৰিপ্ৰেক্ষিতত জিলাখনৰ বিদ্যালয়সমূহৰ 9 আগষ্টলৈ গৰম বন্ধৰ দিন বৃদ্ধি কৰা হৈছে। বান প্ৰভাৱিত জিলাসমূহত এই নিৰ্ধাৰিত সময়লৈ বিদ্যালয়সমূহ পাঠদানৰ বাবে সাজু হৈ নুঠিলে গৰম বন্ধৰ দিন বৃদ্ধি কৰাৰ সম্ভাৱনা আছে। বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি নীতিন নবীনে ৰাজ্যৰ সামগ্ৰিক বান পৰিস্থিতি সন্দৰ্ভত কালি ফোনযোগে কেন্দ্ৰীয় মন্ত্ৰী তথা ডিব্ৰুগড়ৰ সাংসদ সৰ্বানন্দ সোণোৱালৰ সৈতে আলোচনা কৰে। কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে সামাজিক মাধ্যমযোগে এই কথা অৱগত কৰি কয় যে ৰাষ্ট্ৰীয় সভাপতিগৰাকীয়ে ইতিমধ্যে বিজেপি অসম প্ৰদেশক বান ক্ষতিগ্ৰস্তৰ বাবে সম্ভৱপৰ সকলো সহায় সহযোগিতা আগবঢ়াবলৈ নিৰ্দেশ দিছে। শ্ৰীসোণোৱালে ৰাজ্যৰ সৰ্বস্তৰৰ লোকে বানত ক্ষতিগ্ৰস্ত লোকসকলৰ সহায়ৰ বাবে আগবাঢ়ি অহাৰ কথাও শ্ৰীনবীনক অৱগত কৰে। উজনি অসমৰ 3খন জিলাত শেহতীয়া বানৰ প্ৰলয়ংকাৰী সংহাৰৰ মাজতে মানুহে মানুহৰ কাষত থিয় হোৱাৰ ভালেমান ইতিবাচক খবৰ আমালৈ আহিছে। এনে এটি ইতিবাচক খবৰ লৈ এয়া সমুজ্জ্বল ভৰদ্বাজ।
3: বানত ক্ষতিগ্ৰস্ত লোকসকলক চৰকাৰৰ ফালৰ পৰা সাহায্য আগবঢ়োৱাৰ লগতে ৰাজ্য তথা দেশৰ বহু ব্যক্তি, দল আৰু স্বেচ্ছাসেৱী সংগঠনসমূহে নিজাববীয়াকৈ সাহায্য আগবঢ়াইছে। ভালেসংখ্যক ইউটিউবাৰ, ব্লগাৰ, কণ্টেণ্ট ক্ৰিয়েটৰ, সমাজকৰ্মী, উদ্যোগপতি আদিয়ে আগবঢ়োৱা সাহায্যৰ বিষয়ে সামাজিক মঞ্চ আৰু টেলিভিছন যোগে বহুল প্ৰচাৰ হোৱাৰ সময়তে ৰাজ্যখনৰ এখন সৰু ঠাইৰ দুগৰাকী কণমানীয়ে বান ক্ষতিগ্ৰস্তসকললৈ আগবঢ়োৱা সাহায্যৰ কাহিনীয়ে সকলোৰে মন চুই গৈছে। কামৰূপ জিলাৰ বামুণ্ডীৰ বাসিন্দা তথা স্বাস্থ্য বিভাগৰ MPW কৰ্মচাৰী যতীন্দ্ৰ কলিতাই কৰ্মসূত্ৰে বানে ধুই নিয়া চৰাইদেউত সেৱা আগবঢ়াই আছে। তেওঁ কৰ্মস্থলীৰ পৰা টেলিফোনযোগে নিজৰ কণমানি সন্তানহালৰ সৈতে কথা পাতোতে চৰাইদেউৰ বানৰ সংহাৰৰ ওপৰত বিৱৰণ দিছিল। দেউতাকৰ পৰা বানৰ দুখ লগা বৰ্ণনা শুনি কণমানি ভাতৃ ভগ্নীহালে বান ক্ষতিগ্ৰস্ত লোকসকললৈ সাহায্য আগবঢ়োৱাৰ বাবে মন স্থিৰ কৰে। কৃষভ কাশ্যপ আৰু মান্যতা কাশ্যপ নামৰ এই ভাতৃ ভগ্নীহালে নিজে সাজি লোৱা কাগজৰ বাকচ এটাৰ ওপৰত মানুহে মানুহৰ বাবে বুলি ডঃ ভূপেন হাজৰিকাৰ গানৰ প্ৰথম কলি ডাঙৰ ডাঙৰ আখৰেৰে ফলক লগাই অঞ্চলটোৰ ঘৰে ঘৰে গৈ সাহায্য বিচাৰি ফুৰাৰ দৃশ্যই প্ৰতিজন মানুহকে চুই গৈছে। কণমানি দুয়োটাই এই সংগৃহীত ধন চৰাইদেউৰ বানপীড়িত জনসাধাৰণলৈ আগবঢ়াইছে। মানৱতাক উজ্জীৱিত কৰা ভাতৃ ভগ্নীহালৰ মহানুভৱতাৰ এই কাহিনী আমালৈ প্ৰেৰণ কৰিছে আমাৰ এগৰাকী নিয়মীয়া শ্ৰোতা গুৱাহাটীৰ ভগৱান বৰ্মনে।
0: ধন্যবাদ ভগৱান বৰ্মন। এই ইতিবাচক খবৰে সংকটৰ মাজতো মানুহৰ মাজত নিশ্চয়কৈ আশাৰ সঞ্চাৰ কৰিছে। আমাৰ শ্ৰোতাসকলে যদি এনে কোনো ইতিবাচক খবৰ লাভ কৰে তেন্তে আকাশবাণী গুৱাহাটীৰ সামাজিক মাধ্যমৰ পেজ AR নিউজ গুৱাহাটীৰ জৰিয়তে জনাবলৈ আহ্বান জনোৱা হ'ল। ৰাজ্যত কাইলৈ লোকপিয়লৰ প্ৰথম পৰ্যায় আৰম্ভ হ'ব। ইয়াৰ বাবে 85,000 গণনাকাৰী বিষয়া নিয়োগ কৰা হৈছে। কাইলৈৰ পৰা 16 আগষ্টলৈ স্বগণনা আৰম্ভ হ'ব। জনসাধাৰণে sc.census.gov.in পৰ্টেলত গৈ নিজৰ মোবাইল নম্বৰ ব্যৱহাৰ কৰি OTPৰ জৰিয়তে লগ ইন কৰিব লাগিব। ইয়াৰ পাছত নিজৰ জিলা আৰু স্থানীয় তথ্য বাছনি কৰি গৃহ আৰু পৰিয়াল সম্পৰ্কীয় তথ্য পূৰণ কৰিব পাৰিব। ডিজিটেল মানচিত্ৰত নিজৰ গৃহৰ অৱস্থান চিহ্নিত কৰিব লাগিব। এই তথ্য দাখিলৰ পাছত লাভ কৰা স্বগণনা পৰিচয় সুৰক্ষিতভাৱে ৰখাটো প্ৰয়োজন। পৰৱৰ্তী সময়ত গণনাকাৰী বিষয়াসকলক এই স্বগণনা পৰিচয় প্ৰদান কৰিব লাগিব আৰু গণনাকাৰী বিষয়াসকলে তথ্যসমূহ নিশ্চিত কৰিব। 17 আগষ্টৰ পৰা গণনাকাৰী বিষয়াসকলে ঘৰে ঘৰে গৈ জনগণনা কৰিব। এই প্ৰক্ৰিয়া 15 ছেপ্টেম্বৰ পৰ্যন্ত চলিব। লোকপিয়লত জনসাধাৰণে 16টা ভাষাত তথ্য দিব পাৰিব। ৰাজ্যৰ বুনিয়াদী অৰ্থনীতি সবলীকৰণৰ লক্ষ্যৰে ৰাজ্য চৰকাৰে ৰূপায়ণ কৰা অৰুণোদয় আঁচনিৰ তৃতীয় পৰ্যায়ৰ আৰ্থিক সাহায্য বিতৰণৰ কাৰ্যসূচী আজি আনুষ্ঠানিকভাৱে আৰম্ভ হ'ব। 2026-27 বিত্তীয় বৰ্ষৰ সাহায্য বিতৰণৰ আনুষ্ঠানিক আৰম্ভণি হিচাপে শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ শ্ৰী শ্ৰী দামোদৰদেৱ আন্তৰ্জাতিক প্ৰেক্ষাগৃহত আজি দিনৰ 12 বজাত বিশেষ কাৰ্যসূচীৰ আয়োজন কৰা হৈছে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা মুখ্য অতিথি হিচাপে উপস্থিত থাকিবলগীয়া এই অনুষ্ঠানৰ জৰিয়তে বানৰ কবলত পৰা শিৱসাগৰ চৰাইদেউ গোলাঘাট আৰু যোৰহাট জিলাৰ প্ৰতিগৰাকী হিতাধিকাৰীলৈ বেংক একাউণ্টযোগে 2,500 টকাকৈ হস্তান্তৰ কৰা হ'ব। ৰাজ্যৰ 3,500টা স্থানত একে সময়তে আয়োজন কৰা এই কাৰ্যসূচীৰ জৰিয়তে অন্যান্য জিলাসমূহৰ হিতাধিকাৰীসকলক এই মাহৰ বাবে 1,100 টকাকৈ প্ৰদান কৰা হ'ব বুলি ৰাজ্য চৰকাৰৰ তৰফৰ পৰা জনোৱা হৈছে। আকাশবাণী গুৱাহাটীৰ আজি নিশা 8:02 প্ৰচাৰ হ'বলগীয়া দৃষ্টিপাত অনুষ্ঠানত বানৰ পাছত জনস্বাস্থ্য, ৰোগ নিয়ন্ত্ৰণ আৰু খোৱাপানী ব্যৱস্থাপনা বিষয়ত এটা আলোচনা প্ৰচাৰ কৰা হ'ব। অনুষ্ঠানত ভাগ ল'ব ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান অসমৰ সংহত ৰোগ নিৰীক্ষণ কাৰ্যসূচী বিষয়া ডাঃ হেমেন দাস আৰু জনস্বাস্থ্য কাৰিকৰী বিভাগৰ অনাময় শাখাৰ মুখ্য অভিযন্তা ভাস্কৰজ্যোতি শৰ্মাই। অনুষ্ঠানটিৰ আঁত ধৰিব অৰুণিমা গোস্বামীয়ে। শ্ৰোতাসকলে অনুষ্ঠানটি চলি থকা সময়ত 03612661876 আৰু 943540522 এই দুটি নম্বৰলৈ ফোন কৰি অনুষ্ঠানটিত অংশ ল'ব পাৰিব। স্কটলেণ্ডৰ গ্লাছগোত অনুষ্ঠিত কমনৱেলথ গেমছত ভাৰতে কালি জুডোত দুটাকৈ সোণ, পুৰুষৰ জেভলিন থ্ৰত এটা ৰূপ আৰু এটা ব্ৰঞ্জ, ডেকাথেলনত প্ৰথমটো ব্ৰঞ্জ আৰু বক্সিঙত 10 খেলুৱৈৰ পদক নিশ্চিতকৰণেৰে অনবদ্য প্ৰদৰ্শন আগবঢ়ায়। লাভলীনা বৰগোহাঁয়ে মহিলাৰ বক্সিঙৰ 75 কিলোগ্ৰাম ওজন শাখাৰ ফাইনেলত প্ৰৱেশ কৰিছে। লাভলীনাই ছেমি ফাইনেলত টুভালুৰ তাৰুণা টাফাকিক 5-0 ব্যৱধানত পৰাস্ত কৰে। লাভলীনাৰ লগতে কালিৰ দিনটোত ভাৰতৰ আন 9 খেলুৱৈয়েও বক্সিঙৰ ফাইনেলত স্থান নিশ্চিত কৰিছে। ইপিনে অস্মিতা দেই আৰু হৰ্ষ সিঙে কমনৱেলথ গেমছত প্ৰথমবাৰৰ বাবে জুডোত ভাৰতৰ হৈ 2 সোণৰ পদক লাভ কৰি ইতিহাস ৰচনা কৰে। অস্মিতাই মহিলাৰ 48 কিলোগ্ৰাম ওজন শাখাত কানাডাৰ হুইডি কোৱাছক পৰাস্ত কৰি স্বৰ্ণ পদক অৰ্জন কৰাৰ বিপৰীতে হৰ্ষে পুৰুষৰ 60 কিলোগ্ৰাম ওজন শাখাত অষ্ট্ৰেলিয়াৰ জছুৱা কাৰ্যক হৰুৱাই স্বৰ্ণ পদক জয় কৰে। প্ৰতিযোগিতাত এই পৰ্যন্ত ভাৰতে 5 সোণ, 12 ৰূপ, 6 ব্ৰঞ্জসহ মুঠ 23 পদক অৰ্জন কৰিছে। শ্ৰোতাসকলে পুৱাৰ আঞ্চলিক বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। এতিয়া আহক পৰিস্মিতা দিহিঙীয়াৰ সৈতে আজি গুৱাহাটীৰ পৰা প্ৰকাশিত দৈনিক বাতৰি কাকতসমূহৰ প্ৰথম পৃষ্ঠাৰ বাতৰিত চকু ফুৰাওঁ।
4: আজি গুৱাহাটীৰ পৰা প্ৰকাশিত বাতৰি কাকতসমূহে ৰাজ্যিক মন্ত্ৰীসভাৰ বৈঠকত কালি গ্ৰহণ কৰা বিভিন্ন সিদ্ধান্তৰ বিষয়ে প্ৰথম পৃষ্ঠাত বাতৰি পৰিৱেশন কৰিছে। অসমীয়া প্ৰতিদিন কাকতে শিৱসাগৰ চৰাইদেউৰ বাবে মুখ্যমন্ত্ৰীয়ে বিশেষ পেকেজ ঘোষণা কৰা হ'ব বুলি উল্লেখ কৰাৰ এটা বাতৰিক প্ৰথম পৃষ্ঠাত গুৰুত্ব সহকাৰে প্ৰকাশ কৰিছে। দৈনিক জনমভূমি কাকতে এই সন্দৰ্ভত এটা বাতৰিক প্ৰধানমন্ত্ৰী নাহিলেও সাহস দিছে শিৰোনামেৰে প্ৰকাশ কৰিছে। অসমীয়া খবৰ কাকতে বানত বিকল সকলো বাহনৰ বীমা দ্ৰুত নিষ্পত্তিৰ পদক্ষেপ মুখ্যমন্ত্ৰী শিৰোনামেৰে এটা বাতৰিক মুখ্য বাতৰি হিচাপে প্ৰকাশ কৰিছে। দৈনিক অসম কাকতে অসমে এতিয়ালৈ কেন্দ্ৰৰ সাহায্য লাভ নকৰাৰ বিষয়ে উল্লেখ কৰি এটা বাতৰি প্ৰথম পৃষ্ঠাত মুখ্য বাতৰি হিচাপে প্ৰকাশ কৰিছে। ৰাজ্যৰ সাম্প্ৰতিক বানত মৃতকৰ সংখ্যা 82 বৃদ্ধি হোৱাৰ আন এটা বাতৰি দৈনিক অগ্ৰদূত কাকতে প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে। বানপীড়িত 4 জিলাৰ অৰুণোদয় হিতাধিকাৰীয়ে বন্ধকী অবিহনে বেংকৰ ঋণ লাভ কৰিব বুলি মুখ্যমন্ত্ৰীয়ে বিশেষ আঁচনি গ্ৰহণ কৰাৰ বাতৰিটোক নিয়মীয়া বাৰ্তা কাকতে প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে। দ্য চেণ্টিনেল কাকতে ৰাজ্যিক মন্ত্ৰীসভাই ৰাজ্যত 2 নতুন সংৰক্ষিত বনাঞ্চলক অনুমোদন জনোৱাৰ বাতৰিটোক প্ৰথম পৃষ্ঠাত স্থান দিছে। আমাৰ অসম কাকতে মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিলৈ অসম আৰক্ষীৰ এদিনৰ দৰমহা আৰু আদানীৰ 11 কোটি টকা প্ৰদানৰ বাতৰি দুটাক প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে। এতিয়া আহক আমি পুনৰ বাতৰিৰ মাজলৈ উভতি যাওঁ।
0: ধন্যবাদ পৰিস্মিতা। বাক্সা জিলাৰ লক্ষীপথাৰত কালি সন্ধিয়া সংঘটিত মটৰচাইকেল দুৰ্ঘটনাত এজন আৰোহী নিহত হোৱাৰ লগতে আন এজন গুৰুতৰভাৱে আহত হয়। লক্ষীবজাৰৰ এপচু কাৰ্যালয়ৰ ওচৰত ৰখাই থোৱা ভূটানৰ নম্বৰ প্লেট থকা এখন ডাম্পাৰত খুন্দা মৰাৰ ফলত মটৰচাইকেলখন দুৰ্ঘটনাগ্ৰস্ত হোৱা বুলি আৰক্ষী সূত্ৰই প্ৰকাশ কৰে। স্থানীয় বতৰৰ আগলি বতৰা অনুসৰি অহা 24 ঘণ্টাত গুৱাহাটী আৰু ইয়াৰ উপকণ্ঠ অঞ্চলত বতৰ আংশিকভাৱে ডাৱৰীয়া হৈ থকাৰ লগতে 2 পাতলীয়া বৰষুণ অহাৰ সম্ভাৱনা আছে। আজি গুৱাহাটীৰ তাপমাত্ৰা সৰ্বোচ্চ 33 ডিগ্ৰী চেলছিয়াছ আৰু সৰ্বনিম্ন 26 ডিগ্ৰী চেলছিয়াছ হ'ব পাৰে বুলি বৰঝাৰৰ আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই আগজাননী দিছে। ৰাজ্যৰ বান পৰিস্থিতি পূৰ্বতকৈ উন্নত হৈছে যদিও 5 জিলাৰ বিস্তীৰ্ণ অঞ্চল এতিয়াও প্লাবিত। বানত মৃত্যুৰ সংখ্যা 82 বৃদ্ধি। অহা 7 আগষ্টৰ পৰা বানত ক্ষয় ক্ষতিৰ জৰীপ চলোৱা হ'ব বুলি মুখ্যমন্ত্ৰীৰ প্ৰকাশ। ৰাজ্যত কাইলৈ লোকপিয়লৰ প্ৰথম পৰ্যায় আৰম্ভ, কাইলৈৰ পৰা 16 আগষ্টলৈ স্বগণনা। অৰুণোদয় আঁচনিৰ তৃতীয় পৰ্যায়ৰ আৰ্থিক সাহায্য বিতৰণৰ কাৰ্যসূচী আজি আনুষ্ঠানিকভাৱে আৰম্ভ। আৰু কমনৱেলথ গেমছত লাভলীনা বৰগোহাঁইৰ মহিলাৰ বক্সিঙৰ 75 কিলোগ্ৰাম ওজন শাখাৰ ফাইনেলত প্ৰৱেশ। পুৱাৰ আঞ্চলিক বাতৰি আজিলৈ ইমানেই। খন্তেক পাছতে জিলাৰ এহৰূপ আৰু দিনৰ 11 বজাত আঞ্চলিক বাতৰি শুনিবলৈ পাব।

এয়া আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ অনুষ্ঠান প্ৰচাৰিত হৈছে মিডিয়াম ৱেভৰ 299.9 মিটাৰত 1035 কিলোহাৰ্টজত আৰু ডিএৰএম ফ্ৰিকুৱেঞ্চিৰ 1026 কিলোহাৰ্টজত। আমাৰ অনুষ্ঠানসমূহ মোবাইলত শুনিবলৈ ডাউনলোড কৰক এপ নিউজ অন এআইআৰ অথবা এআইআৰ ৰেডিঅ'। এতিয়া আগবঢ়াবলৈ লোৱা হৈছে চিনেমা গীতৰ অনুষ্ঠান ৰূপালী ঢৌ। অনুষ্ঠানৰ আৰম্ভণিতে শুনক ডাক ছবিৰ এটি গীত জুবিন গাৰ্গ আৰু শাশ্বতী ফুকনৰ কণ্ঠত। গীতৰ কথা আৰু সুৰ জুবিন গাৰ্গৰ।

নেপালী ধোৱা অনুষ্ঠানত এইবাৰ শুনক জুবিন গাৰ্গ আৰু মহালক্ষ্মী আয়াৰৰ কণ্ঠত নায়ক ছবিৰ এটি গীত। গীতৰ কথা আৰু সুৰ জুবিন গাৰ্গৰ।

শ্রোতাসকলে রূপালী ঢৌ অনুষ্ঠানটি শুনি আছে আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰৰ পৰা। অনুষ্ঠানত এইবাৰ আগবঢ়াবলৈ লোৱা হৈছে প্ৰভাতী পক্ষীৰ গান ছবিৰ এটি গীত সমৰ হাজৰিকাৰ কণ্ঠত। গীতৰ কথা হেমন্ত দত্তৰ, সুৰ জেপি দাসৰ।

ৰূপালী ঢৌ অনুষ্ঠানত এইবাৰ শুনক ৰক ছবিৰ এটি গীত কে কেৰ কণ্ঠত। গীতৰ কথা নীলেশ মিশ্ৰাৰ, সংগীত এম এম ক্ৰীমৰ।

শ্ৰোতাসকলে ৰূপালী ঢৌ অনুষ্ঠানটি শুনি আছে আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰৰ পৰা। অনুষ্ঠানত এবাৰ শুনাবলৈ লোৱা হৈছে ৱজিৰ ছবিৰ এটি গীত সোনু নিগম আৰু শ্ৰেয়া ঘোষালৰ কণ্ঠত। গীতৰ কথা মৃদু বিনোদ চোপ্ৰাৰ, সংগীত শান্তনু মৈত্ৰৰ।

রূপালী ঢৌ অনুষ্ঠানৰ শেষত শুনক ৱেলকাম টু সজ্জনপুৰ ছবিৰ এটি গীত মোহিত চৌহান আৰু মধুশ্ৰীৰ কণ্ঠত। গীতৰ কথা স্বানন্দ কিৰকিৰেৰ, সংগীত পৰিচালনা শান্তনু মৈত্ৰৰ।

মোহিত চৌহান আর মধুশ্রীর কণ্ঠর গীতটি শুনিলে। রূপালীধ অনুষ্ঠানটির ইমানতে অন্ত পড়িল। এয়া আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ। ষ্টুডিঅ'ৰ ঘড়ীত এতিয়া সময় পুৱা 9:46 গৈছে। ইয়াৰ লগে লগেই আমাৰ এই অধিৱেশনৰ ইমানতে অন্ত পৰিল। পৰৱৰ্তী অধিৱেশন দিনৰ 11:30 বজাত মুকলি কৰা হ'ব। নমস্কাৰ।

এয়া আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ অনুষ্ঠান প্ৰচাৰিত হৈছে মিডিয়াম ৱেভৰ 299.9 মিটাৰত 1035 কিলোহাৰ্টজত আৰু DRM ফ্ৰিকুৱেন্সিৰ 1026 কিলোহাৰ্টজত। আমাৰ অনুষ্ঠানসমূহ মোবাইলত শুনিবলৈ ডাউনলোড কৰক এপ নিউজ অন AIR অথবা AIR ৰেডিঅ'। আমাৰ এতিয়াৰ অধিৱেশনৰ বিভিন্ন দায়িত্বত আছে ডিউটি ৰুমত দেৱকুমাৰ সিং, নিয়ন্ত্ৰণ কক্ষত কিশোৰ কুমাৰ শৰ্মা, ললিত ৰায়, হৰমোহন বৰ্মন আৰু ধ্ৰুৱজ্যোতি তালুকদাৰ, ট্ৰান্সমিটাৰত বিপুল কলিতা আৰু আছিফ আহমেদ আৰু ষ্টুডিঅ'ত মই অস্মিতা ভাগৱতী। এতিয়া নিবেদন কৰিবলৈ লোৱা হৈছে গীতি মালিকাৰ গীত। অনুষ্ঠানৰ আৰম্ভণিতে শুনক মনজ্যোৎস্না মহন্তৰ কণ্ঠৰ এটি গীত। গীতৰ কথা বেদানন্দ দাসৰ, প্ৰযোজনা হায়দৰ আলীৰ।

গীতিমালিকাৰ গীত অনুষ্ঠানত এইবাৰ শুনক কুলবৰুৱাৰ কণ্ঠৰ এটি গীত। গীতৰ কথা আৰু প্ৰযোজনা হেমেন হাজৰিকাৰ।

দেৱযানী ৰাজৰ কণ্ঠৰ গীতি শুনিলে। এইবাৰ শুনক সৌৰভজ্যোতি মহন্তৰ কণ্ঠৰ এটি গীত। গীতৰ কথা অনুপম বৰাৰ, প্ৰযোজনা বিদ্যুৎ বৰাৰ।

গীতিমালিকাৰ গীত অনুষ্ঠানৰ শেষত শুনক ভাস্বতী ডেকাৰ কণ্ঠৰ এটি গীত। গীতৰ কথা গীতাঞ্জলি মহন্তৰ, প্ৰযোজনা জয়ন্ত দাসৰ।

বিবিধ ভাৰতী গুৱাহাটীৰ বিভিন্ন অনুষ্ঠানত ভাগ ল'বলৈ আপুনি আমালৈ হোৱাটছএপত মেছেজ কৰিব পাৰে। আমাৰ নম্বৰ হৈছে 6003166944। পুৱা প্ৰচাৰিত ফোন ইন অনুৰোধৰ গীতৰ অনুষ্ঠান সুৰধ্বনি আৰু সন্ধিয়া প্ৰচাৰিত সান্ধ্য আলাপ অনুষ্ঠানটিলৈ আলোচিত বিষয় সম্পৰ্কত আপোনাৰ মতামত আদি প্ৰেৰণ কৰিবলৈ আপুনি আমাৰ হোৱাটছএপ নম্বৰটি আজিয়েই টুকি থওক। আমাৰ নম্বৰ হৈছে 6003166944। আপোনাৰ সৈতে আমাৰ যোগাযোগৰ এক নতুন মাধ্যম হৈছে হোৱাটছএপ মেছেজ। আমাৰ নম্বৰ 6003166994।

0: অগ্নিযুগৰ গান।
1: অগ্নিযুগৰ ফিৰিঙতি মই নতুন অসম গঢ়িম।
2: ডক্টৰ ভূপেন হাজৰিকাৰ জন্ম শতবৰ্ষ উপলক্ষে আমাৰ দৈনিক আয়োজন অগ্নিযুগৰ গান।
1: ও মোৰ প্ৰিয় জনগণ, মই গাওঁ তোমাৰ গান।
0: প্ৰতি পুৱা 8:15 পৰা 8:25 লৈ সুধা কণ্ঠৰ গীত
2: বিবিধ ভাৰতে গুৱাহাটীত অগ্নিযুগৰ গান।

0: হল।
1: জীৱনৰ খলাবমাক মসৃণ কৰি নিজৰ লগতে দহজনকো অনুপ্ৰাণিত কৰা সফল দম্পতীৰ কাহিনীৰে
2: জীৱন আলীৰ যুগলবন্দী।
1: মাহৰ প্ৰথমটো দেওবাৰে নিশা 9:30 বজাত সাক্ষাৎ গ্ৰহণ আৰু প্ৰযোজনা সীমান্ত বাৰ্মাৰ।

কাহিনী পঢ়ি আপুনি নিশ্চয় ভাল পায়। উপন্যাস বা গল্পৰ প্ৰতি আপোনাৰ নিশ্চয় আগ্ৰহ আছে। বিবিধ ভাৰতী গুৱাহাটীয়ে আপোনাৰ বাবে লৈ আহিছে উপন্যাস পাঠৰ এটি মনোৰম অনুষ্ঠান। প্ৰতি পুৱা 9 বজাত এতিয়াৰ পৰা শুনিবলৈ পাব ধাৰাবাহিক উপন্যাস পাঠৰ অনুষ্ঠান। ধাৰাবাহিক উপন্যাস পাঠ বিবিধ ভাৰতী গুৱাহাটীত প্ৰতি পুৱা 9 বজাত FM এণ্ডৰ 100.8 MHz।

0: আকাশবাণীত বিজ্ঞাপন দিয়ক অগণিত শ্রোতাৰ কাষ চাপক।
1: Our voice gets you heard everywhere.
0: বিজ্ঞাপন জনসাধারণক সজাগ কৰিবলৈ আৰু চৰকাৰী আঁচনিৰ বিষয়ে অৱগত কৰাবলৈ আমাৰ ফোন নম্বৰটি হৈছে
1: 6900453528।
0: আকাশবাণী গুৱাহাটী, সর্বক্ষণ সর্বত্র আপোনাৰ সৈতে।
2: এয়া আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ। খন্তেক পাছতে হিন্দী বাতৰি, 12:05 ইংৰাজী বাতৰি আৰু 12:10 পৰা সৈন্য বাহিনীৰ উদ্দেশ্যে প্ৰচাৰিত অনুষ্ঠানসমূহ শুনিবলৈ পাব।
3: নমস্কাৰ, আকাশবাণী সমাচাৰ কে সাথ মই ফৰহত নাজ।

নমস্কাৰ সমূহ শ্ৰোতাকে প্ৰীতি আৰু সাদৰ সম্ভাষণ জনাই আৰম্ভ কৰিছো আজিৰ যুৱবাণী। আমাৰ অনুষ্ঠান প্ৰচাৰিত হৈ আছে মিডিয়াম এভৰ 299.9 মিটাৰত 1035 কিলোহাৰ্জ আৰু DRM ফ্ৰিকুৱেন্সিৰ 1026 কিলোহাৰ্জত আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰৰ পৰা। যুৱবাণীৰ এমুঠিৰ আকৰ্ষণীয় অনুষ্ঠানৰ সৈতে ষ্টুডিঅ'ৰ মজিয়াত মই উপস্থিত আছো ডেইজি গগৈ আৰু মোৰ সৈতে আছে ত্ৰিদিশা বৰা।

0: বাল গঙ্গাধৰ তিলকে কৈছিল, স্বৰাজ আমাৰ জন্মগত অধিকাৰ আৰু মই ইয়াক পামেই।
1: প্ৰিয় শ্ৰোতা, যুৱবাণীৰ অনুষ্ঠান আৰম্ভ কৰাৰ পূৰ্বে জানোচোন আহক কি কি অনুষ্ঠানেৰে সজোৱা হৈছে আমাৰ আজিৰ যুৱবাণী। আজি খন্তেক পাছতে অৰ্থাৎ 5:15

মিনিটত শুনিবলৈ পাব গীতৰ নিয়মীয়া অনুষ্ঠান মনোৰঞ্জন। নিয়োগ প্ৰত্যাশী যুৱক যুৱতীৰ উদ্দেশ্যে প্ৰচাৰিত অনুষ্ঠান শিক্ষণ প্ৰশিক্ষণ সংস্থানৰ প্ৰচাৰৰ সময় 5:55। বিয়লি 6:10 আগবঢ়োৱা হ'ব তুষাৰ ভূঞাৰ আধুনিক গীত। 6:30 নিবেদন কৰা হ'ব মিতুমণি চেতিয়াৰ কথিকা লোকমান্য বাল গংগাধৰ তিলক। সন্ধিয়া 7:20 নিবেদন কৰা হ'ব যুৱ কৰ্মশালাৰ অনুষ্ঠানটি আৰু শেষত 8:00 শুনিবলৈ পাব মোৰ অনুভৱৰ গীতৰ অনুষ্ঠানটি। এই অনুষ্ঠানেৰে সামৰা হ'ব আমাৰ আজিৰ যুৱবাণী।

প্ৰিয় শ্ৰোতা, এতিয়া জানো আহক কি কি অনুষ্ঠানেৰে সজোৱা হ'ব আমাৰ কাইলৈৰ যুৱবাণী। কাইলৈও আজিৰ দৰে একে সময়তে অৰ্থাৎ 5:10 মুকলি কৰা হ'ব যুৱবাণী। গীতৰ নিয়মীয়া অনুষ্ঠান মনোৰঞ্জন শুনিবলৈ পাব 5:15। নিয়োগ প্ৰত্যাশী যুৱক যুৱতীৰ উদ্দেশ্যে প্ৰচাৰিত শিক্ষণ প্ৰশিক্ষণ সংস্থানৰ প্ৰচাৰৰ সময় 5:55। গীতৰে কথাৰে অনুষ্ঠানটিৰ প্ৰচাৰৰ সময় 6:10 আৰু 6:30। দেশপ্ৰেমমূলক গীত শুনিবলৈ পাব 7:20। 7:45 নিবেদন কৰা হ'ব বাৰেৰহণীয়া গীত মাতৰ অনুষ্ঠান হিপ হিপ হুৰে। আৰু প্ৰিয় শ্ৰোতা, এই অনুষ্ঠানেৰে সামৰা হ'ব আমাৰ কাইলৈৰ যুৱবাণী।

প্ৰিয় শ্ৰোতা, আৰম্ভ কৰিবলৈ লৈছোঁ গীতৰ নিয়মীয়া অনুষ্ঠান মনোৰঞ্জন। অনুষ্ঠানত প্ৰথমে এয়া অম্বিকাগীৰ ৰায়চৌধুৰী কথাৰে সমবেত কণ্ঠৰ গীত।

দেশপ্ৰেম, নিজৰ মাতৃভূমিৰ প্ৰতি থকা অকৃত্ৰিম মৰম, সন্মান, আনুগত্য আৰু আত্মত্যাগৰ মহান অনুভূতি। এই অনুভূতিয়ে মানুহক নিজৰ দেশ, সমাজ, সংস্কৃতি আৰু ঐতিহ্যৰ প্ৰতি দায়বদ্ধ কৰি তোলে। এজন সঁচা দেশপ্ৰেমীয়ে কেৱল দেশৰ প্ৰশংসা নকৰে, তেওঁ নিজৰ কৰ্তব্য নিষ্ঠাৰে পালন কৰি দেশৰ উন্নতি আৰু সমৃদ্ধিৰ বাবে সদায় সচেতন থাকে।

ভাৰতৰ স্বাধীনতা সংগ্ৰামৰ দেশপ্ৰেম এক উজ্জ্বল নিদৰ্শন। অসংখ্য স্বাধীনতা সংগ্ৰামীয়ে নিজৰ জীৱন, সুখ, স্বাচ্ছন্দ্য আৰু ব্যক্তিগত স্বাৰ্থ ত্যাগ কৰি দেশৰ স্বাধীনতাৰ বাবে সংগ্ৰাম কৰিছিল। তেওঁলোকৰ ত্যাগ আৰু সাহসৰ ফলতেই আমি আজিৰ স্বাধীন ভাৰতত মুক্তভাৱে জীৱন যাপন কৰিব পাৰিছোঁ। এই মহান আত্মবলিদান আমাৰ বাবে সদায় প্ৰেৰণাৰ উৎস হৈ থাকিব।

ৰখা, আনৰ অধিকাৰক সন্মান কৰা আৰু দেশৰ উন্নয়নত সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰাও দেশপ্ৰেমৰেই প্ৰকাশ। এজন ছাত্ৰৰ বাবে মনোযোগেৰে অধ্যয়ন কৰা, সৎচৰিত্ৰ গঢ়ি তোলা আৰু সমাজৰ উপকাৰী নাগৰিক হিচাপে নিজকে গঢ়ি তোলাটো দেশপ্ৰেমৰ অংশ। আজিৰ যুগত দেশপ্ৰেমৰ প্ৰকৃত অৰ্থ হৈছে ঐক্য, সহনশীলতা, মানৱতা আৰু দায়িত্ববোধক আগস্থান দিয়া। জাতি, ধৰ্ম, ভাষা বা বৰ্ণৰ পাৰ্থক্য পাহৰি সকলোৱে মিলি দেশৰ কল্যাণৰ বাবে কাম কৰিলেহে এখন শক্তিশালী আৰু সমৃদ্ধ ৰাষ্ট্ৰ গঢ়ি তোলা সম্ভৱ।

শেষ তাৰিখ 19 আগষ্ট। পুনৰাই কৈছো, বিতং তথ্য আৰু আবেদনৰ বাবে ৱেবছাইট nfr.indianrailways.gov.in। আবেদনৰ শেষ তাৰিখ 19 আগষ্ট। শিক্ষণ প্ৰশিক্ষণ সংস্থান ইমানেই।

ব্যক্তিগতভাৱে পালন কৰি অহা গণেশ চতুৰ্থীক ৰাজহুৱা ৰূপ দিছিল আৰু এই উৎসৱক ৰাজনৈতিক ধাৰণা আৰু সামাজিক সংহতি আদান প্ৰদানৰ অনন্য কেন্দ্ৰ হিচাপে গঢ়ি তুলিছিল। আকৌ 1894 চনত তিলকে আৰম্ভ কৰা শিৱাজী উৎসৱেও যুৱ প্ৰজন্মৰ মাজত সাহস আৰু দেশপ্ৰেমৰ ভাৱ জগাই তোলাৰ ক্ষেত্ৰত বিশেষ ভূমিকা লৈছিল। 1896 চনৰ শেষৰ ফালে পুনেত ভয়াৱহ বিউবনিক প্লেগ বিয়পিছিল। ইয়াক প্ৰতিৰোধ কৰাৰ বাবে এখন বিশেষ প্লেগ সমিতি গঠন কৰা হয় যাৰ অধ্যক্ষ আছিল ৱাল্টাৰ চাৰ্লছ ৰাণ্ড। কিন্তু ব্ৰিটিছ সৈনিকে প্লেগ ৰোধ কৰাৰ নামত অবৈধভাৱে মানুহৰ ঘৰত সোমাইছিল, অপমানিত কৰিছিল আৰু ধৰ্মীয় আস্থাক আঘাত কৰিবলৈহে আৰম্ভ কৰিছিল। ব্ৰিটিছৰ এনেকুৱা দমনমূলক আৰু অমানৱীয় আচৰণৰ ঘোৰ বিৰোধিতাৰে তিলকে নিজৰ কেশৰী কাকতত প্ৰবন্ধ লিখিছিল। তেওঁ লগতে শিৱাজী উৎসৱ তেওঁৰ দেশপ্ৰেম, শিৱাজীয়ে আফজল খানক কৰা হত্যাৰ বৈধতাক লৈও বিভিন্ন প্ৰবন্ধ পাতি লিখিছিল। ব্ৰিটিছ চৰকাৰে এই প্ৰবন্ধবোৰক জনসাধাৰণক উত্তেজিত কৰাৰ আহিলা বুলি ধৰি লৈ দেশদ্ৰোহৰ অপৰাধত 1987 চনৰ 27 জুলাই তাৰিখে তিলকক গ্ৰেপ্তাৰ কৰে আৰু বম্বে উচ্চ ন্যায়ালয়ত চলা মোকৰ্দমাৰ অন্তৰ ন্যায়াধীশ আৰ্থৰ ষ্ট্ৰাচিয়ে 18 মাহৰ কঠোৰ দণ্ডৰে দণ্ডিত কৰে। এই ঘটনাটো আছিল অসন্মতিক অপৰাধ হিচাপে গণ্য কৰাৰ এটা অন্যতম উদাহৰণ। 1905 চনৰ বংশ বিভাজনৰ প্ৰতিবাদত আৰম্ভ হোৱা স্বদেশী সামগ্ৰী গ্ৰহণ আৰু বিদেশী বস্তু বৰ্জন আন্দোলন ভাৰতীয় স্বাধীনতা সংগ্ৰামৰ এক গুৰুত্বপূৰ্ণ অধ্যায় আছিল। সেই সময়তেই তিলকে তেওঁৰ বিখ্যাত ত্ৰিসূত্ৰী বা 3টা মূল নীতি আগবঢ়াইছিল। সেয়া হ'ল স্বশাসনৰ দাবীৰে স্বৰাজ, থলুৱা সামগ্ৰী গ্ৰহণ আৰু বিদেশী বস্তু বৰ্জনৰ আহ্বানেৰে স্বদেশী আৰু মাতৃভাষা আধাৰিত জাতীয় শিক্ষা। ইয়াৰ দ্বাৰা তিলকে ব্ৰিটিছৰ তথাকথিত হোৱাইট মেনছ বাৰ্ডেন বা শ্বেতাংগসকলৰ বুজা খ্যাত ভুৱা অহংকাৰৰ তলত তিল তিলকৈ নিজস্ব ঐতিহ্য আৰু সাংস্কৃতিক সত্তা হেৰুৱাই পেলোৱা পংগু ৰাষ্ট্ৰখনক স্বাভিমানেৰে পুনৰুজ্জীৱিত আৰু সক্ৰিয় কৰাৰ বাট কাটিছিল। ইয়াৰ উপৰি 1905 চনৰেই অক্টোবৰ মাহত অন্তজী দামোদৰ কালীৰ সহযোগত তেওঁ পেইচা ফাণ্ড নামেৰে ভাৰতীয় উৎপাদন বৃদ্ধি আৰু অৰ্থনৈতিক স্বাৱলম্বিতাক প্ৰসাৰিত কৰাৰ বাবে জনসাধাৰণৰ পৰা বৰঙণি সংগ্ৰহৰ এক পদক্ষেপ গ্ৰহণ কৰিছিল। 1908 চনৰ 3 জুলাই তাৰিখে ভাৰতীয় দণ্ডবিধিৰ দ্বাৰা 124A আৰু 153A অধীনত দেশদ্ৰোহৰ অপৰাধত দ্বিতীয়বাৰৰ বাবে বম্বে ব্ৰিটিছ কৰ্তৃপক্ষই তিলকক গ্ৰেপ্তাৰ কৰে। এইবাৰ তেওঁৰ বিৰুদ্ধে গোচৰ আছিল যে তেওঁৰ বংগৰ স্বাধীনতা সংগ্ৰামীসকলৰ সপক্ষে কেশৰী কাকতত লিখিছিল। বম্বে উচ্চ ন্যায়ালয়ত 13 জুলাইৰ পৰা 22 জুলাইলৈ চলা মোকৰ্দমাৰ অন্তত ন্যায়াধীশ ডিনশ্বৌ ডি ডাভাৰে তিলকক 1000 টকাৰ জৰিমনাৰ সৈতে বাৰ্মাৰ মাণ্ডালালয়লৈ কঠোৰ কাৰাদণ্ডৰে সৈতে নিৰ্বাসনৰ ৰায় দিয়ে। ৰায় শুনি তিলকে নিৰ্ভীকভাৱে কলে, "অল আই উইছ টু চে ইজ ডেট ইন স্পাইট অফ দ্য ভাৰ্ডিক্ট অফ দ্য জুৰি আই মেইনটেইন ডেট আই এম এন ইনোচেণ্ট দেয়াৰ আৰ হায়াৰ পাৱাৰ্ছ ডেট ৰুল দ্য ডেষ্টিনি অফ থিংছ এণ্ড ইট মে বি দ্য উইল অফ প্ৰভিডেন্স ডেট দ্য কজ হুইচ আই ৰিপ্ৰেজেণ্ট মে প্ৰস্পাৰ মোৰ বাই মাই চাফাৰিং ডেন বাই মাই ৰিমেইনিং ফ্ৰী এই ঐতিহাসিক মোকৰ্দমাত তিলকৰ হৈ ওকালতি কৰিছিল কলকাতাৰ বেৰিষ্টাৰ এল পি ইভান্স, মিষ্টাৰ পাফ আৰু উইলিয়াম গাৰ্থে। প্ৰাৰম্ভিক অৱস্থাত তিলকৰ জামিন আবেদন কৰিছিল 1896 চনত বেৰিষ্টাৰ পাছ কৰি অহা মহম্মদ আলী জিন্নাই। অৱশ্যে জামিন নাকচ হৈছিল। মাণ্ডালয়ত থকা কালচোৱাত তেওঁ অধ্যয়ন আৰু চিন্তা চৰ্চাৰ ক্ষেত্ৰখনত মনোনিৱেশ কৰিছিল। সেই সময়তে তেওঁ লিখি উলিয়াইছিল শ্ৰীমদ ভাগৱত গীতা ৰহস্য, য'ত তেওঁ কৰ্মযোগৰ ওপৰত গুৰুত্ব আৰোপ কৰি সমাজ আৰু ৰাষ্ট্ৰৰ কল্যাণৰ হকে স্বাৰ্থহীনভাৱে কাম কৰি যোৱাৰ বাবে লিখিছিল। ইয়াৰ আগতেও তেওঁ 1993 চনত লিখি উলিয়াইছিল দ্য ওৰিয়ন আৰু 1903 চনত দ্য আৰ্কটিক হোম ইন দ্য বেডাছ, যি আছিল তিলকৰ সাহিত্যিক প্ৰতিভাৰ অনন্য নিদৰ্শন। 1914 চনৰ 8 জুনত মাণ্ডালয় কাৰাগাৰৰ নিৰ্বাসন সম্পূৰ্ণ কৰি 58 বছৰীয়া তিলক ভগ্ন স্বাস্থ্যৰে দেশলৈ উভতি আহে। কিন্তু তেতিয়াও তেওঁৰ মনোবল অটুট আছিল। আহিয়েই তেওঁ ৰাজনৈতিক কাম কাজ আৰম্ভ কৰিছিল। 1916 চনত অল ইণ্ডিয়া হোম ৰুল লীগ স্থাপনৰ জৰিয়তে তেওঁ স্বদেশী দৰ্শনক পুনৰুজ্জীৱিত কৰিছিল। এইবাৰ তেওঁ কেৱল স্বদেশী সামগ্ৰী গ্ৰহণ আৰু বিদেশী বস্তু বৰ্জনতেই ক্ষান্ত নাথাকি স্বশাসন স্থাপন, স্বদেশী অৰ্থনীতি শক্তিশালীকৰণ, ভাষা অনুযায়ী প্ৰদেশসমূহৰ পুনৰ গঠন ইত্যাদি নীতিসমূহ গ্ৰহণ কৰিছিল। 1916 চনৰ মে মাহৰ 1 তাৰিখে
বেলগামত আৰু 31 মে তাৰিখে আহমেদাবাদত স্বৰাজ আৰু হোম ৰুল সন্দৰ্ভত দিয়া বক্তৃতাৰ ফলশ্ৰুতিত তিলকে আদালতৰ গোচৰ আৰু আইনী বিচাৰ প্ৰক্ৰিয়াৰ সন্মুখীন হ'বলগীয়া হৈছিল। পুনা জিলা দণ্ডাধীশ

0: দেশে ভাৰতীয় দণ্ডবিধিৰ 124 এ ধাৰাত এই বক্তৃতাসমূহ দেশদ্ৰোহী বুলি ৰায় দি তিলকক 20,000 টকাৰ ব্যক্তিগত বণ্ড আৰু 10,000 টকাকৈ দুজন জমিনদাৰক ফৌজদাৰী বিধি আইনৰ 108 ধাৰাৰ অধীনত প্ৰদান কৰিবলৈ নিৰ্দেশ দিছিল। এই বিচাৰ প্ৰক্ৰিয়াত তিলকৰ অধিবক্তা আছিল মহম্মদ আলী জিন্না। জিন্নাই যুক্তি দৰ্শাইছিল যে আইনী কাঠামোৰ ভিতৰত স্বশাসনৰ পোষকতা কৰাটো চৰকাৰৰ প্ৰতি ঘৃণা বা অসন্তুষ্টি অথবা চৰকাৰৰ বিৰুদ্ধে উচতনি দিয়াৰ সমান নহয়। তিলক আইনী যুঁজত জয়ী হল। ইয়াৰ পিছত তেওঁ হোম ৰুল আন্দোলনক সুনেতৃত্বৰে আগবঢ়াই লৈ গৈছিল। 1916 চনৰ ডিচেম্বৰ মাহত ভাৰতীয় জাতীয় কংগ্ৰেছ আৰু মুছলিম লীগৰ মাজত হোৱা লক্ষ্ণৌ পেক্টৰ জৰিয়তে দুয়োটা দলৰ মাজৰ সম্পৰ্ক অধিক গাঢ় হয়। এই ক্ষেত্ৰত প্ৰধান ভূমিকা লৈছিল মহম্মদ আলী জিন্না আৰু তিলকে। তিলক আছিল সেই সময়ৰ এগৰাকী মহান নেতা যিয়ে ভাৰতক স্বাধীনতা প্ৰাপ্তিৰ ক্ষেত্ৰত বহুতো আগুৱাই লৈ গৈছিল। কাকতলীয়ভাৱে মহাত্মা গান্ধীয়ে অসহযোগ আন্দোলন আৰম্ভ কৰাৰ দিনাই অৰ্থাৎ 1920 চনৰ 1 আগষ্ট তাৰিখে এইগৰাকী ক্ষণজন্মা স্বাধীনতা সংগ্ৰামে ইহলীলা সম্বৰণ কৰে। এনেদৰে এটা যুগৰ অৱসান ঘটিল আৰু এটা নতুন যুগৰ সূচনা হৈছিল। এয়া প্ৰণিধান যোগ্য যে বৰ্তমান সময়ৰ আত্মনিৰ্ভৰ ভাৰত, মেক ইন ইণ্ডিয়া আদিৰ জৰিয়তে বাল গংগাধৰ তিলক আজিও প্ৰাসংগিক। জনসাধাৰণে বাল গংগাধৰ তিলকক নিজৰ নেতাৰূপে স্বীকৃতি দি সৰ্বান্তকৰণেৰে লোকমান্য উপাধিৰে বিভূষিত কৰিছিল। মহাত্মা গান্ধীয়ে অভিহিত কৰিছিল আধুনিক ভাৰতৰ স্ৰষ্টা হিচাপে। আকৌ নৰমপন্থী ৰাজনৈতিক প্ৰত্যাখ্যান, সম্পূৰ্ণ স্বশাসনৰ দাবী আৰু ব্ৰিটিছ ঔপনিৱেশিক কৰ্তৃত্বৰ বিৰুদ্ধে জনসাধাৰণক সংগঠিত কৰা আদি কাৰকেৰে তিলক হৈ পৰিছিল ব্ৰিটিছৰ ৰাজনৈতিক অশান্তিৰ এক প্ৰধান উৎস। সেয়েহে ব্ৰিটিছ সাংবাদিক ছাৰ ভেলেণ্টাইন চিৰলে কৈছিল যে বাল গংগাধৰ তিলক হল দ্য ফাদাৰ অফ ইণ্ডিয়ান আনৰেষ্ট অথবা ইংৰাজৰ বিৰুদ্ধে ভাৰতীয় জাগৰণৰ পিতৃ। চিৰলে এয়া হেয়ভাৱেৰে কলেও সাম্প্ৰতিক সময়ৰ প্ৰেক্ষাপটত লোকমান্য তিলক হল ঔপনিৱেশিক শক্তিক শলঠেকত পেলোৱা অন্যতম স্বাধীনতা সংগ্ৰামী। সেয়ে ব্ৰিটিছ ৰাজে তেওঁক ইংৰাজৰ বিৰুদ্ধে ভাৰতীয় জাগৰণৰ পিতৃ বুলিবলৈ বাধ্য হৈছিল।
1: ইমান পৰে শ্ৰোতাই মৃদুমণি চেতিয়াৰ কথিকা ইংৰাজৰ বিৰুদ্ধে ভাৰতীয় জাগৰণৰ পিতৃস্বৰূপ লোকমান্য বাল গংগাধৰ তিলক শুনিলে। পাঠ কৰিলে ডেইজি গগৈয়ে।
2: আলাপ অনুৰাগ আকাশবাণী গুৱাহাটীৰ মহাবাহু শাখাত এতিয়াৰে পৰা প্ৰতি শনিবাৰে নিশা 9:30 বজাত প্ৰচাৰ হৈ আছে আলাপ অনুৰাগ। অসমৰ বৰেণ্য শিল্পীসকলৰ কৰ্মজীৱনৰ আধাৰত ৰচিত এই ধাৰাবাহিক প্ৰামাণ্য অলেখ্যালানীৰ ৰচনা আৰু প্ৰযোজনা অজয় কুমাৰ বৰাৰ।
3: কাহিনী পঢ়ি আপুনি নিশ্চয় ভাল পায়। উপন্যাস বা গল্পৰ প্ৰতি আপোনাৰ নিশ্চয় আগ্ৰহ আছে। বিবিধ ভাৰতী গুৱাহাটীয়ে আপোনাৰ বাবে লৈ আহিছে উপন্যাস পাঠৰ এটি মনোৰম অনুষ্ঠান। প্ৰতি পুৱা 9:00 বজাত এতিয়াৰ পৰা শুনিবলৈ পাব ধাৰাবাহিক উপন্যাস পাঠৰ অনুষ্ঠান। ধাৰাবাহিক উপন্যাস পাঠ বিবিধ ভাৰতী গুৱাহাটীত প্ৰতি পুৱা 9:00 বজাত FM ৰ 100.4

0: জীৱনৰ খলাবমাক মসৃণ কৰি নিজৰ লগতে দহজনকো অনুপ্ৰাণিত কৰা সফল দম্পতীৰ কাহিনীৰে
1: জীৱন আলীৰ যুগলবন্দী।
0: মাহৰ প্ৰথমটো দেওবাৰে নিশা 9:30 বজাত সাক্ষাৎ গ্ৰহণ আৰু প্ৰযোজনা সীমান্ত বাৰ্মাৰ।

0: এয়া আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ। প্ৰিয় শ্ৰোতা, খন্তেক পাছতে সন্ধিয়াৰ আঞ্চলিক বাতৰি শুনিবলৈ পাব।
1: এয়া আকাশবাণী গুৱাহাটী। সন্ধিয়াৰ আঞ্চলিক বাতৰি ঘাই ঘাই বাতৰিৰ ভিতৰত আছে, ৰাজ্য চৰকাৰে বান বিধবস্ত অঞ্চলসমূহত সাহায্য প্ৰদান, পুনৰ্বাসন আৰু স্বাভাৱিক অৱস্থা ঘূৰাই অনাৰ বাবে প্ৰচেষ্টা অব্যাহত ৰাখিছে বুলি মুখ্যমন্ত্ৰী প্ৰকাশ। কেন্দ্ৰীয় চৰকাৰৰ ৰাজ্যিক দুৰ্যোগ সঁহাৰি পুঁজিৰ কেন্দ্ৰীয় চৰকাৰৰ অংশ হিচাপে অসমলৈ 379,35,00,000 টকা মুকলি কৰাৰ সিদ্ধান্ত। অৰুণোদয় আঁচনিৰ তৃতীয় পৰ্যায়ৰ সাহায্য বিতৰণ কাৰ্যসূচী মুকলি। অসমত কাইলৈ লোকপিয়লৰ প্ৰথম পৰ্যায় আৰম্ভ। আৰু কমনৱেলথ গেমছত জেচমিন লম্বৰীয়া আৰু প্ৰীতি পাৱাৰৰ সোণৰ পদক অৰ্জন। নমস্কাৰ, বাতৰিৰ সৈতে মই নিৰুপমা বৰঠাকুৰ আৰু মোৰ সৈতে আছে মৰমী কাশ্যপ। এতিয়া শুনক বিতং বাতৰি। ৰাজ্য চৰকাৰে বান বিধবস্ত অঞ্চলসমূহত সাহায্য প্ৰদান, পুনৰ্বাসন আৰু স্বাভাৱিক অৱস্থা ঘূৰাই অনাৰ বাবে প্ৰচেষ্টা অব্যাহত ৰাখিছে বুলি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই প্ৰকাশ কৰিছে। মুখ্যমন্ত্ৰীগৰাকীয়ে আজি সামাজিক মাধ্যমযোগে শেহতীয়া বান পৰিস্থিতিৰ বিষয়ে অৱগত কৰি কয় যে প্ৰভাৱিত পৰিয়ালসমূহক সকাহ প্ৰদানৰ বাবে উদ্ধাৰ অভিযান সকলো অঞ্চললৈ সম্প্ৰসাৰিত কৰা হৈছে। শেহতীয়া তথ্য অনুসৰি 29 এপ্ৰিলৰ পৰা 31 জুলাইলৈকে ৰাজ্যত 25খন জিলাৰ 77টা ৰাজহ চক্ৰৰ 2,251খন গাঁও প্ৰভাৱিত হৈছে। বানৰ ফলত 11,45,000 অধিক লোক প্ৰভাৱিত হৈছে। বৰ্তমান বিভিন্ন প্ৰান্তত স্থাপন কৰা 218টা আশ্ৰয় শিবিৰত 71,889ৰো অধিক লোকে আশ্ৰয় লৈ আছে। বান ক্ষতিগ্ৰস্ত লোকসকললৈ খাদ্য, খোৱাপানী আৰু অন্যান্য অত্যাৱশ্যকীয় সা সামগ্ৰী যোগানৰ বাবে 1,811টা সাহায্য বিতৰণ কেন্দ্ৰ স্থাপন কৰা হৈছে। প্ৰকাশিত তথ্য অনুসৰি বানৰ ফলত 82জন লোকে প্ৰাণ হেৰুৱাইছে আৰু 2জন লোক এতিয়াও সন্ধানহীন হৈ আছে। বাঢ়নী পানীয়ে 2,530টা ঘৰ সম্পূৰ্ণভাৱে আৰু 9,668টা ঘৰ আংশিকভাৱে ক্ষতি কৰিছে। বানৰ বাবে 29,985জন লোকক নিৰাপদ স্থানলৈ আঁতৰাই আনিবলগীয়া হৈছে। মুখ্যমন্ত্ৰীগৰাকীয়ে বানৰ ফলত হোৱা ক্ষয় ক্ষতিৰ তথ্য প্ৰকাশ কৰি কয় যে চৰকাৰে দুৰ্গত লোকৰ উদ্ধাৰ, পুনৰ্বাসন আৰু প্ৰভাৱিত এলেকাসমূহলৈ স্বাভাৱিক অৱস্থা ঘূৰাই অনাত অগ্ৰাধিকাৰ প্ৰদান কৰিছে। তেওঁ লগতে কয় যে সংশ্লিষ্ট বিষয়াসকলে বান পৰিস্থিতি নিৰীক্ষণ কৰি আছে আৰু প্ৰভাৱিত লোকসকলক সাহায্য প্ৰদান কৰি আছে। কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে অসমসহ বান প্ৰভাৱিত ৰাজ্যসমূহলৈ উদ্ধাৰ আৰু সাহায্য অভিযানৰ বাবে ৰাজ্যিক দুৰ্যোগ সঁহাৰি পুঁজিৰ কেন্দ্ৰীয় চৰকাৰৰ অংশ হিচাপে আজি 2,117,85,00,000 টকাৰ আগতীয়া সাহায্য জাৰি কৰাৰ প্ৰস্তাৱত অনুমোদন জনায়। সেই অনুসৰি কেন্দ্ৰীয় চৰকাৰৰ অংশৰ অগ্ৰিম কিস্তি হিচাপে 2026-27 বিত্তীয় বৰ্ষৰ বাবে অসমলৈ 379,35,00,000 টকা আৰু অৰুণাচল প্ৰদেশলৈ 44,55,00,000 টকা মুকলি কৰি দিয়া হ'ব। কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰা অনুসৰি বানৰ ফলত হোৱা ক্ষয় ক্ষতিৰ মূল্যায়নৰ বাবে অসম আৰু অৰুণাচল প্ৰদেশলৈ ইতিমধ্যে আন্তঃ মন্ত্ৰালয় পৰ্যায়ৰ কেন্দ্ৰীয় প্ৰতিনিধি দল প্ৰেৰণ কৰা হৈছে। অসমৰ বানৰ বিভীষিকালৈ চাই ৰাজ্যখনলৈ 2বাৰ আন্তঃ মন্ত্ৰালয় পৰ্যায়ৰ কেন্দ্ৰীয় প্ৰতিনিধি দল প্ৰেৰণ কৰা হৈছে বুলিও তেওঁ উল্লেখ কৰে। মন্ত্ৰীগৰাকীয়ে কয় যে নাগালেণ্ড চৰকাৰৰ অনুৰোধ মৰ্মে ৰাজ্যখনৰ বাবে আন এটা আন্তঃ মন্ত্ৰালয় পৰ্যায়ৰ কেন্দ্ৰীয় প্ৰতিনিধি দল গঠন কৰা হৈছে। তেওঁ কয় যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত বান প্ৰভাৱিত ৰাজ্যসমূহক উদ্ধাৰ, সাহায্য আৰু পুনৰ্বাসনৰ বাবে যথাসম্ভৱ সহায় কৰিবলৈ কেন্দ্ৰীয় চৰকাৰ বদ্ধপৰিকৰ। কেন্দ্ৰীয় চৰকাৰে পৰিস্থিতি সূক্ষ্মভাৱে নিৰীক্ষণ কৰি আছে বুলিও তেওঁ উল্লেখ কৰে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ দূৰদৰ্শী নেতৃত্বত ৰাজ্যজুৰি ৰূপায়ণ হৈ থকা অমৃত বৃক্ষ আন্দোলনৰ সৈতে সংগতি ৰাখি আজি বজালী জিলাত এজোপা গছ মাতৃৰ নামত শীৰ্ষক বিশেষ গছপুলি ৰোপণ আৰু বিতৰণ কাৰ্যসূচী সফলতাৰে অনুষ্ঠিত হয়। বঙাইগাঁও সামাজিক বনানীকৰণ বন সংমণ্ডলৰ উদ্যোগত আৰু বজালী জিলা প্ৰশাসনৰ সহযোগত অনুষ্ঠিত এই কাৰ্যসূচীৰ মূল লক্ষ্য হৈছে পৰিৱেশ সংৰক্ষণ, সেউজীকৰণ আৰু জনসাধাৰণৰ মাজত গছপুলি ৰোপণৰ সজাগতা বৃদ্ধি কৰা। অনুষ্ঠানত উপস্থিত থাকি বজালী সমষ্টিৰ বিধায়ক ধৰ্মেশ্বৰ ৰয়ে সকলোকে গছপুলি ৰোপণ কৰি পৰিৱেশ সুৰক্ষাত সক্ৰিয় অংশগ্ৰহণৰ বাবে আহ্বান জনায়। এই কাৰ্যসূচীৰ অংশ হিচাপে আজি তামোলপুৰত বাক্সা বন প্ৰাধিকৰণৰ তামোলপুৰ কুমাৰীকাটা ৰেঞ্জৰ উদ্যোগত অমৃত বৃক্ষ আন্দোলনৰ আনুষ্ঠানিকভাৱে শুভাৰম্ভ কৰা হয়। তামোলপুৰ দুৰ্গা মন্দিৰ প্ৰাংগণত অনুষ্ঠিত এই কাৰ্যসূচীত মন্ত্ৰী বিশ্বজিৎ দৈমাৰী, গোৰেশ্বৰ সমষ্টিৰ বিধায়ক ভিক্তৰ কুমাৰ দাস, বি টি চিৰ কাৰ্যবাহী সদস্য লক্ষ্মী দাস, জিলা আয়ুক্ত চিমি কৰণকে ধৰি আন আন বিশিষ্ট ব্যক্তিসকল উপস্থিত থাকে। অনুষ্ঠানত বিভিন্ন সামাজিক সংগঠন তথা স্থানীয় ৰাইজৰ মাজত গছপুলি

0: বিতৰণ কৰা হয়। লক্ষীমপুৰ লোকসভা সমষ্টিৰ সাংসদ প্ৰদান বৰুৱাই আজি ধেমাজিৰ কোলাপথাৰত থকা ইণ্ডোৰ ষ্টেডিয়ামত অনুষ্ঠিত অমৃত বৃক্ষ আন্দোলনৰ উদ্বোধনী অনুষ্ঠানত অংশগ্ৰহণ কৰে। এই কাৰ্যসূচীৰ উদ্বোধন কৰি সাংসদগৰাকীয়ে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত ৰাজ্যত আৰম্ভ হোৱা এই মহৎ অভিযান কেৱল গছপুলি ৰোপণৰ কাৰ্যসূচীয়ে নহয় বৰং ভৱিষ্যৎ প্ৰজন্মৰ বাবে সেউজীয়া সুস্থ আৰু বহনক্ষম অসম গঢ়াৰ এক জন আন্দোলন বুলি অভিহিত কৰে। জীৱনৰ সুন্দৰ আৰম্ভণিৰ বাবে মাতৃদুগ্ধপান কাৰ্যকৰী পদক্ষেপসমূহক অধিক শক্তিশালী কৰোৱা হওক এই বিষয়বস্তুৰে আজিৰে পৰা বিশ্ব মাতৃদুগ্ধপান সপ্তাহ পালন কৰা হৈছে। বিশ্ব মাতৃদুগ্ধপান সপ্তাহ প্ৰতিবছৰে 1 আগষ্টৰ পৰা 7 আগষ্টলৈ পালন কৰা হয়। এই সপ্তাহ পালনৰ উদ্দেশ্য হৈছে মাতৃদুগ্ধৰ উপকাৰিতাৰ বিষয়ে সমাজত সজাগতাৰ সৃষ্টি কৰা, মাতৃসকলক এই সংক্ৰান্তত উপযুক্ত পৰামৰ্শ আৰু সহযোগিতা আগবঢ়োৱাৰ লগতে প্ৰতিটো শিশুৰ বাবে জীৱনৰ আৰম্ভণিৰ পৰাই সঠিক পুষ্টি লাভ কৰাটো নিশ্চিত কৰা। ৰাজ্যৰ বিভিন্ন স্থানত আজি বিশ্ব মাতৃদুগ্ধ পান সপ্তাহৰ শুভাৰম্ভ কৰা হয়। কামৰূপ মহানগৰ জিলাত আজি বিশ্ব মাতৃদুগ্ধপান সপ্তাহ আনুষ্ঠানিকভাৱে শুভাৰম্ভ কৰা হয়। কামৰূপ মহানগৰ জিলাৰ যুটীয়া স্বাস্থ্য সেৱা সঞ্চালক ডাঃ সঞ্জীৱ কুমাৰ শইকীয়াই হাতগাঁও ৰাজ্যিক আয়ুষ্মান আৰোগ্য মন্দিৰত সপ্তাহজোৰা এই কাৰ্যসূচীৰ শুভাৰম্ভ কৰে। বজালি জিলাৰ পাঠশালাৰ শ্বহীদ মদন ৰাউতা মহকুমা অসামৰিক চিকিৎসালয়ত আজি এই সপ্তাহৰ শুভাৰম্ভণি অনুষ্ঠানত মহকুমা চিকিৎসা আৰু স্বাস্থ্য বিষয়া ডাঃ কুলেন কাকতিয়ে সভাপতিত্ব কৰে। সভাত উপস্থিত থাকি বিশিষ্ট চিকিৎসক ডাঃ দিগন্ত দেৱ চৌধুৰীয়ে জন্মৰ এঘণ্টাৰ ভিতৰত আৰু জন্মৰ পাছৰ প্ৰথম ছমাহ নৱজাতকক কেৱল মাতৃদুগ্ধ পান কৰোৱা আৰু তাৰ পাছত উপযুক্ত পৰিপূৰক আহাৰৰ সৈতে দুবছৰ বা ততোধিক সময়লৈ মাতৃদুগ্ধ পান অব্যাহত ৰখাৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰে। বিশ্ব মাতৃদুগ্ধপান সপ্তাহ উপলক্ষে আজিৰে পৰা অহা 7 আগষ্টলৈ জিলাখনৰ বিভিন্ন স্বাস্থ্য প্ৰতিষ্ঠান, উপস্বাস্থ্য কেন্দ্ৰ আৰু চিকিৎসা কেন্দ্ৰসমূহত সজাগতা সভা, পৰামৰ্শদান, স্বাস্থ্য শিক্ষা আৰু বিভিন্ন জনসচেতনতামূলক কাৰ্যসূচী অনুষ্ঠিত হ'ব। ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান পশ্চিম কাৰ্বি আংলঙৰ উদ্যোগত আজি মেঘালয়ৰ সীমান্তৱৰ্তী দুৰ্গম লাংহেম্পি নিয়মীয়া চিতাকৰণ কেন্দ্ৰত বিশ্ব মাতৃদুগ্ধপান সপ্তাহ পালন কৰা হৈছে। এই উপলক্ষে আয়োজিত সজাগতা অনুষ্ঠানত লাংহেম্পি আৰু তাহপাত অঞ্চলৰ গৰ্ভৱতী মহিলা, দুগ্ধপান কৰাই থকা মাতৃ আৰু শিশুসহ 20 জনতকৈও অধিক লোক উপস্থিত থাকে। গোলাঘাট জিলা স্বাস্থ্য সমিতিৰ অধীনত থকা 5টা খণ্ডৰ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ অন্তৰ্গত সকলো স্বাস্থ্য কেন্দ্ৰত সজাগতামূলক কাৰ্যসূচীৰে বিশ্ব মাতৃদুগ্ধপান সপ্তাহ আৰম্ভ হৈছে। দৰং জিলাৰ মঙলদৈ অসামৰিক চিকিৎসালয়ৰ 100খন বিচনাযুক্ত প্ৰসূতি আৰু শিশু কেন্দ্ৰত আজি জিলা স্বাস্থ্য বিভাগৰ উদ্যোগত বিশ্ব মাতৃদুগ্ধপান সপ্তাহ কাৰ্যসূচীৰ শুভাৰম্ভ কৰা হয়। বৰপেটা জিলাৰ কলগাছিয়াত থকা বৰপেটা অসামৰিক চিকিৎসালয়তো আজি এই দিবসৰ শুভাৰম্ভ কৰা হয়। শ্ৰোতাসকলে সন্ধিয়াৰ আঞ্চলিক বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। এতিয়া পৰৱৰ্তী বাতৰি শুনক মৰমী কাশ্যপৰ পৰা।
1: সাম্প্ৰতিক বানত বেয়াকৈ ক্ষতিগ্ৰস্ত শিৱসাগৰ, চৰাইদেউ, যোৰহাট আৰু গোলাঘাট জিলাৰ অৰুণোদয় হিতাধিকাৰীসকলক বিশেষ সাহায্য হিচাপে 2,500 টকাকৈ প্ৰদান কৰা হ'ব বুলি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই প্ৰকাশ কৰিছে। গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আয়োজিত অনুষ্ঠানত ৰাজ্য চৰকাৰে ৰূপায়ণ কৰা অৰুণোদয় আঁচনিৰ তৃতীয় পৰ্যায়ৰ আৰ্থিক সাহায্য বিতৰণ কাৰ্যসূচী আনুষ্ঠানিকভাৱে মুকলি কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে আজি এইদৰে মন্তব্য কৰে। মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে অৰুণোদয় বৰ্তমান কেৱল এখন জনকল্যাণমূলক আঁচনি হৈ থকা নাই, বৰং পৰিয়ালসমূহক আৰ্থিকভাৱে সবল কৰা তথা বিত্তীয় অন্তৰ্ভুক্তি নিশ্চিত কৰা নিৰ্ভৰযোগ্য আৰ্থসামাজিক সুৰক্ষা ব্যৱস্থালৈ ৰূপান্তৰিত হৈছে। তেওঁ কয় যে অৰুণোদয়ৰ পৰিসৰ ক্ৰমে সম্প্ৰসাৰিত কৰা হ'ব আৰু সাহায্যৰ পৰিমাণো সময়ে সময়ে বৃদ্ধি কৰা হ'ব। তেওঁ লগতে কয় যে হিতাধিকাৰীসকলে বছৰি লাভ কৰা অৰুণোদয় প্ৰাপ্যৰ বিপৰীতে সুদবিহীন ক্ষুদ্ৰ ঋণ লাভ কৰিব। বৰ্তমান হিতাধিকাৰীসকলে বছৰি সৰ্বাধিক 15,000 টকা পৰ্যন্ত ঋণ ল'ব পাৰিব বুলি তেওঁ মন্তব্য কৰে। অৰুণোদয়ৰ মাহিলী সাহায্যৰ পৰা ঋণৰ ধন পৰিশোধৰ ব্যৱস্থা থাকিব বুলিও তেওঁ উল্লেখ কৰে। ডঃ শৰ্মাই কয় যে ইচ্ছুক হিতাধিকাৰীসকলে বেংকৰ জৰিয়তেও ঋণ লাভ কৰিব পাৰিব আৰু সেই ঋণৰ কিস্তি মাহিলী অৰুণোদয় ধনৰাশিৰ পৰা পৰিশোধ কৰা হ'ব।
2: কাৰোবাৰ যদি প্ৰয়োজন বোলে মই 1,250 টকা পাওঁ, কিন্তু আজি মই তৎকালীনভাৱে মোক 2,000 টকা লাগে, 3,000 টকা লাগে, তেতিয়াহ'লে আপোনালোকক আমি এটা ভৱিষ্যতৰ দিনত সুবিধা কৰি দিম যে আপোনালোকে সুদত কাৰো পৰা টকাটো ল'ব নালাগে। অৰুণোদয় পৰাই আপোনালোকে 2,000 টকা আগতীয়াকৈ ল'ব পাৰিব, পিছত আমি 200-200 টকা কৰি আপোনালোকৰ পৰা অৰুণোদয়টো কাটি কাটি আমি গৈ থাকিম। আপোনালোকে যিমান টকা বছৰটোত পাবলগীয়া আছে সিমানখিনি টকা আপোনালোকে আমাৰ পৰা আগতীয়াকৈ খুজি ল'ব পাৰিব, আমি আপোনালোকৰ টকাটো মাহত কাটি কাটি গৈ থাকিম, তেতিয়া কি হ'ব, বিনা সুদত আপোনালোকে এডভান্সো ল'ব পাৰিব।
1: তেওঁ কয় যে অৰুণোদয় আঁচনি অধিক সুলভ আৰু সবল কৰি তোলাৰ প্ৰতি ৰাজ্য চৰকাৰ প্ৰতিশ্ৰুতিবদ্ধ। প্ৰতিটো পৰিয়ালৰ জীৱনলৈ ইতিবাচক পৰিৱৰ্তন অনাৰ বাবে চৰকাৰে এই আঁচনি আগলৈও শক্তিশালী কৰি যাব বুলি মন্তব্য কৰে। ৰাজ্যৰ 3,500টা স্থানত একে সময়তে এই কাৰ্যসূচীৰ আয়োজন কৰা হয়। চৰকাৰী সূত্ৰৰ তথ্য অনুসৰি ৰাজ্যৰ মুঠ 37 লাখ হিতাধিকাৰীৰ বাবে ৰাজ্য চৰকাৰে এই আঁচনিৰ অধীনত প্ৰতিমাহে 470 কোটি টকাকৈ ব্যয় কৰিব। নলবাৰী জিলাতো আজি অৰুণোদয় তৃতীয় পৰ্যায়ৰ ধন প্ৰদান কৰা হৈছে। জিলা আয়ুক্ত নিবেদন দাস পাটোৱাৰীয়ে আজি কয় যে এই মাহৰ অৰুণোদয় আঁচনিৰ ধন নলবাৰীৰ 91,511গৰাকী হিতাধিকাৰীয়ে লাভ কৰিব। যিসকলে অৰুণোদয় ধন পোৱা নাই তেওঁলোকৰ আধাৰ সংযোগৰ ক্ষেত্ৰত সহায় কৰিবলৈ অৰুণোদয় সাৰথি নিয়োগ কৰা হ'ব বুলি আয়ুক্তগৰাকীয়ে জানিবলৈ দিয়ে। নগাঁৱত আজি অৰুণোদয় আঁচনিৰ তৃতীয় পৰ্যায় মুকলি কৰা হৈছে। জিলা আয়ুক্ত দেৱাশীষ শৰ্মাই আজি এই আঁচনি মুকলি কৰে। শ্ৰীভূমি জিলাৰ 108টা স্থানত পোনপটীয়া সম্প্ৰচাৰৰ জৰিয়তে অৰুণোদয়ৰ তৃতীয় পৰ্যায়ৰ শুভাৰম্ভ কৰা হয়। বজালী, হাদেৰী, বাঘমাৰা আৰু কেন্দুগুৰিত অৰুণোদয়ৰ তৃতীয় পৰ্যায়ৰ আঁচনি মুকলি কৰা হয়। দৰং আৰু বিশ্বনাথ জিলাতো আজি এই আঁচনিখনৰ শুভাৰম্ভ কৰা হয়। পশ্চিম কাৰ্বি আংলং জিলাৰ 9টাকৈ পৰিষদীয় সমষ্টিত অৰুণোদয়ৰ তৃতীয় পৰ্যায়ৰ আঁচনিৰ শুভাৰম্ভ হয়। স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰী অশোক সিংহলে আজি নগাঁও চিকিৎসা মহাবিদ্যালয় হাস্পতাল পৰিদৰ্শন কৰি বিভাগীয় মুৰববী অধ্যাপকসকলৰ সৈতে এখন পৰ্যালোচনা বৈঠকত অংশগ্ৰহণ কৰে। স্বাস্থ্যমন্ত্ৰীগৰাকীয়ে মহাবিদ্যালয়খনৰ চলিত শিক্ষা ব্যৱস্থা, স্বাস্থ্যসেৱাৰ মান, আন্তঃগাঁথনি উন্নয়ন, ৰোগীকেন্দ্ৰিক সেৱা তথা ভৱিষ্যতৰ উন্নয়নমূলক পৰিকল্পনাসমূহৰ উপৰি চিকিৎসা মহাবিদ্যালয়খনৰ বিভিন্ন সমস্যাসমূহৰ বিষয়ে বিশদভাৱে আলোচনা কৰে।
3: ডেভেলপমেণ্ট বিচাৰিছে, অভিযোগ বুলি শব্দ বুলি কলে বেয়া দেখে, তেখেতসকলে যিটো আছে তাতকে উন্নত মানদণ্ড বিচাৰিছে বা কিছু কথাটো আমি ভাবো যে কৰা উচিত। বাকী সব যিমান বিচাৰি আছে কৰিব হলেতো কিবা ইণ্টাৰনেশ্যনেল ষ্টেণ্ডাৰ্ড হৈ যাব, কিন্তু তথাপিও যিমান কৈছে তাত যি যি আমি কৰিব পাৰো আমি কৰি যাম। অসমৰ নিচিনা ষ্টেট এটাত এই ইনফ্ৰাষ্ট্ৰাকচাৰ যিটো আপোনালোকে দেখি আছে, বহুত ষ্টেটত তেওঁলোকৰ যিটো বেষ্ট মেডিকেল কলেজ আছে বা কেপিটেলৰ মেডিকেল কলেজ আছে, সেইটো এই মেডিকেল কলেজতো এনেকুৱা ইনফ্ৰাষ্ট্ৰাকচাৰ নাই। আৰু লাহে লাহে হস্পিটেল মেডিকেল কলেজটো ভালকে আগবাঢ়ি
1: প্ৰচাৰ হ'বলগীয়া দৃষ্টিপাত অনুষ্ঠানত বানৰ পাছত জনস্বাস্থ্য, ৰোগ নিয়ন্ত্ৰণ আৰু খোৱাপানী ব্যৱস্থাপনা বিষয়ত এটা আলোচনা প্ৰচাৰ কৰা হ'ব। অনুষ্ঠানত ভাগ ল'ব ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান অসমৰ সংহত ৰোগ নিৰীক্ষণ কাৰ্যসূচী বিষয়া ডাঃ হেমেন দাস আৰু জনস্বাস্থ্য কাৰিকৰী বিভাগৰ অনাময় শাখাৰ মুখ্য অভিযন্তা ভাস্কৰ জ্যোতি শৰ্মাই। অনুষ্ঠানটি আঁত ধৰিব অৰুণিমা গোস্বামীয়ে। শ্ৰোতাসকলে অনুষ্ঠানটি চলি থকা সময়ত 03612661876 আৰু 943540522 এই দুটি নম্বৰলৈ ফোন কৰি অনুষ্ঠানটিত অংশ ল'ব পাৰিব। এতিয়া পৰৱৰ্তী বাতৰি শুনক নিৰুপমাৰ পৰা।
0: ধন্যবাদ মৰমী। ৰাজ্যত কাইলৈ লোকপিয়লৰ প্ৰথম পৰ্যায় আৰম্ভ হ'ব। ইয়াৰ বাবে 85,000 গণনাকাৰী বিষয়া নিয়োগ কৰা হৈছে। কাইলৈৰ পৰা 16 আগষ্টলৈ স্বগণনা আৰম্ভ হ'ব। জনসাধাৰণে se.census.gov.in পৰ্টেলত গৈ নিজৰ মোবাইল নম্বৰ ব্যৱহাৰ কৰি OTPৰ জৰিয়তে লগ ইন কৰিব লাগিব। ইয়াৰ পাছত নিজৰ জিলা আৰু স্থানীয় তথ্য বিচাৰি বাছনি কৰি গৃহ আৰু পৰিয়াল সম্পৰ্কীয় তথ্য পূৰণ কৰিব পাৰিব। ডিজিটেল মানচিত্ৰত নিজৰ গৃহৰ অৱস্থান চিহ্নিত কৰিব লাগিব। এই তথ্য দাখিলৰ পাছত লাভ কৰা স্বগণনা পৰিচয় সুৰক্ষিতভাৱে ৰখাটো প্ৰয়োজন। পৰৱৰ্তী সময়ত গণনাকাৰী বিষয়াসকলক এই স্বগণনা পৰিচয় প্ৰদান কৰিব লাগিব আৰু গণনাকাৰী বিষয়াসকলে তথ্যসমূহ নিশ্চিত কৰিব। 17 আগষ্টৰ পৰা গণনাকাৰী বিষয়াসকলে ঘৰে ঘৰে গৈ জনগণনা কৰিব। এই প্ৰক্ৰিয়া 15 ছেপ্টেম্বৰ পৰ্যন্ত চলিব। লোকপিয়লত জনসাধাৰণে 16টা ভাষাত তথ্য দিব পাৰিব। মৰিগাঁও জিলাৰ কুমৈ আঞ্চলিক মাধ্যমিক বিদ্যালয়ত আজি জিলা আয়ুক্ত অনামিকা তিৱাৰীয়ে ৰাজ্যপালৰ বিবেচনাধীন পুঁজিৰ অধীনত নিৰ্মিত ছাত্ৰী শৌচাগাৰ আনুষ্ঠানিকভাৱে উদ্বোধন কৰে। এই অনুষ্ঠানতে মৰিগাঁও জিলা প্ৰশাসনৰ উদ্যোগত আৰু জিলা হস্ততাঁত তথা বস্ত্ৰ বিভাগৰ সহযোগত মৰিগাঁৱৰ উদ্যোগী মহিলা মেঘালী দাসে বিদ্যালয়খনলৈ এখন তাঁতৰ শাল প্ৰদান কৰে। এই পদক্ষেপৰ মূল উদ্দেশ্য হৈছে ছাত্ৰীসকলৰ মাজত হস্ততাঁত দক্ষতা বিকাশ কৰাৰ লগতে আত্মনিৰ্ভৰশীলতাৰ মানসিকতা গঢ়ি তোলা আৰু জীৱিকামুখী প্ৰশিক্ষণৰ সুযোগ সৃষ্টি কৰা। এই পদক্ষেপসমূহে বিদ্যালয়খনৰ ছাত্ৰীসকলৰ বাবে উন্নত অনাময় ব্যৱস্থা নিশ্চিত কৰাৰ লগতে দক্ষতা বিকাশ আৰু আত্মনিৰ্ভৰশীলতাক অধিক উৎসাহিত কৰিব বুলি আশা কৰা হৈছে। কমনৱেলথ গেমছত ভাৰতৰ জেচমিন লম্বৰীয়া আৰু প্ৰীতি পাৱাৰে সোণৰ পদক অৰ্জন কৰিছে। প্ৰীতিয়ে আজি মহিলাৰ বক্সিঙৰ 54 কিলোগ্ৰাম ওজন শাখাৰ ফাইনেলত কানাডাৰ স্কাৰলেট ডেলগাডোক 5-0 ফলাফলত পৰাস্ত কৰি স্বৰ্ণ পদক হস্তগত কৰে। একেদৰে জেচমিনে 57 কিলোগ্ৰাম ওজন শাখাৰ ফাইনেলত উত্তৰ আয়াৰলেণ্ডৰ মিকেলা ৱালছক 5-0 ফলাফলত পৰাস্ত কৰে। ইপিনে ভাৰতৰ প্ৰবীণ চিত্ৰাবেলে ট্ৰিপল জাম্পত ৰূপৰ পদক লাভ কৰে। ভাৰতে সম্প্ৰতি 7টা সোণ, 13টা ৰূপ আৰু 7টা ব্ৰঞ্জসহ মুঠ 27টা পদকেৰে প্ৰতিযোগিতাৰ পদক তালিকাৰ ষষ্ঠ স্থানত আছে। ৰাজ্য চৰকাৰে বান বিধ্বস্ত অঞ্চলসমূহত সাহায্য প্ৰদান, পুনৰ্বাসন আৰু স্বাভাৱিক অৱস্থা ঘূৰাই অনাৰ বাবে প্ৰচেষ্টা অব্যাহত ৰাখিছে বুলি মুখ্যমন্ত্ৰী প্ৰকাশ। কেন্দ্ৰীয় চৰকাৰৰ ৰাজ্যিক দুৰ্যোগ সঁহাৰি পুঁজিৰ কেন্দ্ৰীয় চৰকাৰৰ অংশ হিচাপে অসমলৈ ৩১৯

89,35,00,000 মুকলি কৰাৰ সিদ্ধান্ত। অৰুণোদয় আঁচনিৰ তৃতীয় পৰ্যায়ৰ সাহায্য বিতৰণ কাৰ্যসূচী মুকলি। অসমত কাইলৈ লোকপিয়লৰ প্ৰথম পৰ্যায় আৰম্ভ। আৰু কমনৱেলথ গেমছত জেচমিনা লম্বৰীয়া আৰু প্ৰীতি পাৱাৰৰ সোণৰ পদক অৰ্জন। সন্ধিয়াৰ আঞ্চলিক বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি 7:10 শুনিবলৈ পাব।

0: above all else. The Indian Army paid its final tribute to General Vishwanath Sharma, retired a former chief of the Army staff. General Sharma's last rites were conducted with full military honours today in New Delhi. He passed away yesterday morning in New Delhi at the age of 97. At the ongoing Commonwealth Games in Glasgow, India, Soman Rana won the gold medal in men's shot put F57 para-athletics with a best throw of 13.4 metre. India registered a double podium finish in the event as Shubham Duyal claimed silver, finishing just behind compatriot Soman Rana. And that is the end of this news bulletin.
1: বাতৰি পঢ়িছো ভাস্বতী চক্ৰৱৰ্তীয়ে। এতিয়াৰ প্ৰধান বাতৰিসমূহ হ'ল, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কৈছে যে বৃহৎ আন্তঃগাঁথনি তথা ঔদ্যোগিক বিকাশৰ জৰিয়তে অন্ধ্ৰপ্ৰদেশ দ্ৰুতগতিত উন্নয়নৰ দিশে আগবাঢ়িছে। কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে অসমসহ বান প্ৰভাৱিত ৰাজ্যসমূহলৈ 2,117,85,00,000 টকাৰ আগতীয়া সাহায্য জাৰি কৰাৰ প্ৰস্তাৱত অনুমোদন জনাইছে। ৰাষ্ট্ৰীয় সুৰক্ষা উপদেষ্টা অজিত ডোভালক 2026 বৰ্ষৰ লোকমান্য তিলক ৰাষ্ট্ৰীয় বঁটা প্ৰদান কৰা হৈছে। জম্মু কাশ্মীৰৰ কিষ্টৱাৰ জিলাৰ ছত্ৰু অঞ্চলত আজি ডাৱৰ বিস্ফোৰণৰ ফলত সৃষ্টি হোৱা আকস্মিক বানে অঞ্চলটোৰ জনজীৱন ব্যাহত কৰিছে। আৰু কমনৱেলথ গেমছত ভাৰতে এতিয়ালৈ 7টা সোণ, 13টা ৰূপ আৰু 7টা ব্ৰঞ্জসহ মুঠ 27টা পদকৰ তালিকাৰ ষষ্ঠ স্থানত আছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কৈছে যে বৃহৎ আন্তঃগাঁথনি তথা ঔদ্যোগিক বিকাশৰ জৰিয়তে স্বৰ্ণ অন্ধ্ৰ আৰু বিকশিত ভাৰতৰ সপোনক বাস্তৱায়িত কৰাৰ বাবে কেন্দ্ৰীয় চৰকাৰ দৃঢ় প্ৰতিশ্ৰুতিবদ্ধ। ভোগমপুৰমত আল্লুৰী সীতাৰাম ৰাজু আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰ মুকলি কৰাৰ পাছত এখন জনসভাক সম্বোধি প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে অন্ধ্ৰপ্ৰদেশ উন্নয়নৰ দিশত দ্ৰুতগতিত আগবাঢ়িছে। তেওঁ কয় যে বিমানবন্দৰ, পথ আৰু শক্তি আন্তঃগাঁথনিকে ধৰি প্ৰায় 18,000 কোটি ব্যয় সাপেক্ষে ৰূপায়ণ হ'বলগীয়া বিভিন্ন উন্নয়নমূলক প্ৰকল্পই কেন্দ্ৰ আৰু ৰাজ্যৰ NDA চৰকাৰৰ শাসনকালত হোৱা ৰাজ্যখনৰ দ্ৰুত উন্নয়নৰ দিশটোকে প্ৰতিফলিত কৰিছে।
2: आंध्र प्रदेश हमेशा भविष्य की सोच रखने वाला प्रदेश रहा है। सॉफ्टवेयर, आईटी और टेक सेक्टर में आंध्र के युवाओं ने पूरी दुनिया में अपना डंका बजाया है और इसलिए सरकार यहां के टैलेंट को आंध्र प्रदेश की डेवलपमेंट पावर से जोड़ना चाहती है।
1: প্ৰধানমন্ত্ৰীয়ে নতুন বিমানবন্দৰক অন্ধ্ৰপ্ৰদেশৰ বিশেষকৈ উত্তৰ অন্ধ্ৰপ্ৰদেশৰ বিকাশৰ গুৰুত্বপূৰ্ণ মাধ্যম বুলি অভিহিত কৰিছে। তেওঁ কয় যে এই বিমানবন্দৰে ৰাজ্যখনৰ যুৱ প্ৰজন্মৰ আশা আকাংক্ষাক নতুন গতি প্ৰদান কৰিব। স্বাধীনতা যুঁজাৰু আল্লুৰী সীতাৰাম ৰাজুৰ নামেৰে বিমানবন্দৰটো নামকৰণ কৰা বুলি উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে স্বাধীনতা সেনানীগৰাকীৰ নামে ভৱিষ্যতৰ প্ৰজন্মক মানৱ সেৱা আৰু দেশভক্তিৰ আদৰ্শৰে অনুপ্ৰেৰণা যোগাই থাকিব। দেশৰ সম্প্ৰসাৰিত অসামৰিক বিমান পৰিবহণ খণ্ডৰ কথা উল্লেখ কৰি তেওঁ কয় যে 2014 চনত 74টা কাৰ্যক্ষম বিমানবন্দৰ আছিল আৰু বৰ্তমান এনে বিমানবন্দৰৰ সংখ্যা 166টালৈ বৃদ্ধি পাইছে। তেওঁ উল্লেখ কৰে যে উড়ান আঁচনিয়ে সাধাৰণ নাগৰিকৰ বাবে বিমান যাত্ৰা যথেষ্ট সহজ কৰি তুলিছে আৰু শেহতীয়াকৈ মুকলি কৰা দ্বিতীয় পৰ্যায়ৰ উড়ান আঁচনিয়ে আঞ্চলিক যোগাযোগ অধিক শক্তিশালী কৰি তুলিব। তেওঁ প্ৰকাশ কৰে যে প্ৰধানমন্ত্ৰী গতিশক্তি ৰাষ্ট্ৰীয় প্ৰকল্পৰ অধীনত বন্দৰ, ৰাষ্ট্ৰীয় ঘাইপথ, ৰেলপথ আদিৰ জৰিয়তে কেন্দ্ৰীয় চৰকাৰে অন্ধ্ৰপ্ৰদেশক বিকাশৰ গুৰুত্বপূৰ্ণ চালিকা শক্তি হিচাপে গঢ়ি তুলিছে। ৰাজ্যখনত 70টাতকৈও অধিক ৰেল ষ্টেচনক আধুনিকীকৰণ কৰা হৈছে আৰু প্ৰায় 1,00,000 কোটি টকাৰ ৰেল প্ৰকল্পৰ অধীনত কাম কাজ অব্যাহত আছে। ভৱিষ্যতে ৰাজ্যখন প্ৰযুক্তিৰ কেন্দ্ৰ হিচাপে পৰিগণিত হ'ব বুলি প্ৰকাশ কৰি প্ৰধানমন্ত্ৰীয়ে বিশাখাপট্টনমত ছেমি কণ্ডাক্টৰ প্ৰকল্প, গুগলত প্ৰস্তাৱিত কৃত্ৰিম বুদ্ধিমত্তা, ক্লাউড আন্তঃগাঁথনি চৌহদ, নাকাপল্লীত ফাৰ্মা পাৰ্কৰ লগতে সেউজ শক্তিত বিনিয়োগৰ কথাও উল্লেখ কৰে। শ্ৰীমোদীয়ে কয় যে মুখ্যমন্ত্ৰী এন চন্দ্ৰবাবু নাইডুৰ নেতৃত্বত অন্ধ্ৰপ্ৰদেশে 2047 চনৰ ভিতৰত বিকশিত ভাৰতৰ লক্ষ্যত উপনীত হোৱাৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব বুলি তেওঁ দৃঢ় বিশ্বাসী। ৰাজ্যখনৰ মুখ্যমন্ত্ৰী এন চন্দ্ৰবাবু নাইডুৱে অন্ধ্ৰপ্ৰদেশক পুনৰ গঢ়ি তোলা আৰু উত্তৰ অন্ধ্ৰপ্ৰদেশৰ উত্তৰণৰ ক্ষেত্ৰত সহায়ৰ হাত আগবঢ়োৱাৰ বাবে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বক ধন্যবাদ জ্ঞাপন কৰিছে। অসমৰ বান পৰিস্থিতি পূৰ্বতকৈ উন্নত হৈছে যদিও পাঁচখন জিলাৰ বিস্তীৰ্ণ অঞ্চল এতিয়া বানত বুৰ গৈ আছে। বানত 379খন গাঁৱৰ 1,92,799 লোক প্ৰভাৱিত হৈছে। তদুপৰি 15,430 হেক্টৰ কৃষিভূমি নষ্ট হৈছে। কালি শিৱসাগৰ জিলাত এজন আৰু চৰাইদেউ জিলাত এজন লোকৰ মৃতদেহ উদ্ধাৰৰ পাছত বৰ্তমান বানত মৃত্যু হোৱা লোকৰ সংখ্যা 82লৈ বৃদ্ধি পাইছে। কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে অসমসহ বান প্ৰভাৱিত ৰাজ্যসমূহলৈ উদ্ধাৰ আৰু সাহায্য অভিযানৰ বাবে ৰাজ্যিক দুৰ্যোগ সঁহাৰি পুঁজিৰ কেন্দ্ৰীয় চৰকাৰৰ অংশ হিচাপে আজি 2,117,85,00,000 টকাৰ আগতীয়া সাহায্য জাৰি কৰাৰ প্ৰস্তাৱত অনুমোদন জনায়। এই অনুসৰি কেন্দ্ৰীয় চৰকাৰৰ অংশৰ অগ্ৰিম কিস্তি হিচাপে 2026-27 বিত্তীয় বৰ্ষৰ বাবে অসমলৈ 379,35,00,000 টকা আৰু অৰুণাচল প্ৰদেশলৈ 44,55,00,000 টকা মুকলি কৰি দিয়া হ'ব। কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰা অনুসৰি বানৰ ফলত হোৱা ক্ষয় ক্ষতিৰ মূল্যায়নৰ বাবে অসম আৰু অৰুণাচল প্ৰদেশলৈ ইতিমধ্যে আন্তঃ মন্ত্ৰালয় পৰ্যায়ৰ কেন্দ্ৰীয় প্ৰতিনিধি দল প্ৰেৰণ কৰা হৈছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কাইলৈ ভিডিঅ' কনফাৰেন্সিং ব্যৱস্থাৰ মাধ্যমেৰে বিকশিত ভাৰত সংকল্প অভিযানৰ বাবে নিচামুক্ত যুৱ কাৰ্যসূচী মুকলি কৰিব। ৰাষ্ট্ৰজুৰি মাদক দ্ৰব্য আসক্তিৰ বিৰুদ্ধে জনভাগিদাৰী অভিযানৰ 100 সপ্তাহ কাৰ্যসূচী আৰম্ভ হোৱাৰ পৰিপ্ৰেক্ষিতত এই পদক্ষেপ গ্ৰহণ কৰা হৈছে। সমগ্ৰ দেশৰ 10,000তকৈ অধিক স্থানৰ যুৱক যুৱতীয়ে এই কাৰ্যসূচীত অংশগ্ৰহণ কৰিব। মাই ভাৰত স্বেচ্ছাসেৱক, মাই ভাৰত ৰাষ্ট্ৰীয় সেৱা আঁচনি স্বেচ্ছাসেৱক, যুৱ সংঘ, বিদ্যালয়, মহাবিদ্যালয়, বিশ্ববিদ্যালয়, বেচৰকাৰী সংস্থা, ঔদ্যোগিক প্ৰতিষ্ঠানৰ যুৱগোট আৰু 125টাতকৈ অধিক অংশীদাৰ আধ্যামিক সংস্থাই ভাৰ্চুৱেল ব্যৱস্থাৰে এই কাৰ্যসূচীত ভাগ ল'ব। এই অভিযানৰ অধীনত প্ৰতিটো দেওবাৰে সমগ্ৰ দেশতে মাদক দ্ৰব্য মুক্ত সমাজ গঢ়ি তোলাৰ বাবে জনসাধাৰণৰ মাজত সচেতনতা সৃষ্টি কৰাৰ উদ্দেশ্যে সাপ্তাহিক কাৰ্যসূচীৰ আয়োজন কৰা হ'ব। এই কাৰ্যসূচীৰ অংশ হিচাপে ক্ৰীড়া প্ৰতিযোগিতা, ৱাকাথন, যোগ, ধ্যান, সাংস্কৃতিক কাৰ্যসূচী, বাটৰ নাট, আলোচনা চক্ৰ, চিত্ৰাংকন প্ৰতিযোগিতাৰো আয়োজন কৰা হ'ব। ৰাষ্ট্ৰীয় সুৰক্ষা উপদেষ্টা অজিত ডোভালক 2026 বৰ্ষৰ লোকমান্য তিলক ৰাষ্ট্ৰীয় বঁটা প্ৰদান কৰা হৈছে। লোকমান্য তিলক স্মাৰক নেশে আজি পুণেত আয়োজন কৰা এটা অনুষ্ঠানত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে শ্ৰীডোভালক এই বঁটা প্ৰদান কৰে। লোকমান্য বাল গংগাধৰ তিলকৰ 106সংখ্যক মৃত্যুবাৰ্ষিকীৰ সৈতে সংগতি ৰাখি শ্ৰীডোভালক এই বঁটাৰে সন্মানিত কৰা হৈছে। অনুষ্ঠানত দিয়া ভাষণত শ্ৰীশ্বাহে কয় যে অজিত ডোভালে দেশৰ ৰাষ্ট্ৰীয় সুৰক্ষা শক্তিশালী কৰাৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে। তেওঁ কয় যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত ৰাষ্ট্ৰীয় সুৰক্ষাৰ সৈতে জড়িত অত্যন্ত গুৰুত্বপূৰ্ণ বিভিন্ন সিদ্ধান্তৰ কাৰ্য ৰূপায়ণৰ ক্ষেত্ৰত শ্ৰীডোভালে নিৰ্ণায়ক ভূমিকা পালন কৰি আহিছে। শ্ৰীশ্বাহে লগতে কয় যে ৰাষ্ট্ৰৰ প্ৰতি আগবঢ়োৱা অনবদ্য সেৱাৰ স্বীকৃতিস্বৰূপে শ্ৰীডোভালক এই বঁটাৰে সন্মানিত কৰা হৈছে। বঁটা গ্ৰহণ কৰি শ্ৰীডোভালে এই সন্মানৰ বাবে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক ধন্যবাদ জ্ঞাপন কৰে। তেওঁ কয় যে প্ৰধানমন্ত্ৰীৰ নেতৃত্বত ভাৰত এখন শক্তিশালী আৰু অধিক দক্ষ ৰাষ্ট্ৰ হিচাপে আগবাঢ়ি গৈছে। তেওঁ দেশৰ সকলো নাগৰিকক এখন বিকশিত ভাৰত গঢ়ি তোলাৰ ক্ষেত্ৰত আগভাগ ল'বলৈ আহান জনায়। জম্মু কাশ্মীৰৰ কিষ্টৱাৰ জিলাৰ চত্ৰ অঞ্চলত আজি ডাৱৰ বিস্ফোৰণৰ ফলত আকস্মিক বানৰ সৃষ্টি হয়। প্ৰবল বৰষুণৰ বাবে অঞ্চলটোৰ জনজীৱন ব্যাহত হোৱাৰ লগতে কিষ্টৱাৰ, ডোডা আৰু ৰামবান জিলাৰ বিদ্যালয়সমূহ বন্ধ ঘোষণা কৰা হয়। পুৱতি নিশা ডাৱৰ বিস্ফোৰণৰ ফলত অহা এই আকস্মিক বানত অঞ্চলটোৰ যথেষ্ট ক্ষতিসাধন হৈছে। কিষ্টৱাৰ চত্ৰ চিন্থন ৰাষ্ট্ৰীয় ঘাইপথেৰে যাতায়াত ব্যাহত হোৱাৰ লগতে বিভিন্ন বাসগৃহ আৰু দোকান পোহাৰ জলমগ্ন হৈ পৰিছে। কেন্দ্ৰীয় মন্ত্ৰী জিতেন্দ্ৰ সিঙে কৈছে যে এই বানৰ ফলত কোনো লোকৰ মৃত্যু হোৱাৰ বাতৰি পোৱা নাই। তেওঁ আকস্মিক বানৰ ফলত ক্ষতিগ্ৰস্ত ব্যৱসায়িক প্ৰতিষ্ঠানৰ স্বত্বাধিকাৰীসকলক চৰকাৰ সাহায্য পুঁজিৰ পৰা ক্ষতিপূৰণ দিয়া হ'ব বুলি জনাইছে। কমনৱেলথ গেমছত ভাৰতৰ জেচমিন লম্বৰীয়া আৰু প্ৰীতি পাৱাৰে সোণৰ পদক অৰ্জন কৰিছে। প্ৰীতিয়ে আজি মহিলাৰ বক্সিঙৰ 54 কিলোগ্ৰাম ওজন শাখাৰ ফাইনেলত কানাডাৰ স্কাৰলেট ডেলগাডোক 5-0 ফলাফলত পৰাস্ত কৰি স্বৰ্ণ পদক হস্তগত কৰে। একেদৰে জেচমিনে 57 কিলোগ্ৰাম ওজন শাখাৰ ফাইনেলত উত্তৰ আয়াৰলেণ্ডৰ মিকেলা ৱালছক 5-0 ফলাফলত পৰাস্ত কৰে। ইপিনে ভাৰতৰ প্ৰবীণ চিত্ৰাৱালে ট্ৰিপল জাম্পত ৰূপৰ পদক আৰু ছেলভা প্ৰভুৱে ব্ৰঞ্জৰ পদক লাভ কৰে। ভাৰত সম্প্ৰতি 7টা সোণ, 13টা ৰূপ আৰু 7টা ব্ৰঞ্জসহ মুঠ 27টা পদকেৰে প্ৰতিযোগিতাৰ পদক তালিকাৰ ষষ্ঠ স্থানত আছে। উপৰাষ্ট্ৰপতি চি পি ৰাধাকৃষ্ণনে জেচমিন লম্বৰীয়া আৰু প্ৰীতি পাৱাৰক মহিলাৰ বক্সিঙত সোণৰ পদক অৰ্জন কৰাৰ বাবে শুভেচ্ছা জ্ঞাপন কৰিছে। সামাজিক মাধ্যমত দিয়া এটা বাৰ্তাত শ্ৰীৰাধাকৃষ্ণনে ট্ৰিপল জাম্পত ৰূপ আৰু ব্ৰঞ্জৰ পদক লাভ কৰা প্ৰবীণ চিত্ৰাৱাল আৰু ছেলভা প্ৰভুকো অভিনন্দন জনায়। বার্তাত উপরাষ্ট্রপতিগী কয় যে খেলোয়াড়সকলৰ উৎকৃষ্ট প্রদর্শন কঠোর অনুশীলন আর একাগ্রতাই দেশলৈ গৌরব কঢ়িয়াই আনিছে। শ্রীরাধাকৃষ্ণে খেলোয়াড়সকলৰ উজ্জ্বল ভবিষ্যৎ কামনা করে। প্রধানমন্ত্রী নরেন্দ্র মোদীয়ে কৈছে যে বৃহৎ আন্তঃগাঁথনি তথা ঔদ্যোগিক বিকাশৰ জৰিয়তে অন্ধ্ৰপ্ৰদেশ দ্ৰুতগতিত উন্নয়নৰ দিশে আগবাঢ়িছে। কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে অসমসহ বান প্ৰভাৱিত ৰাজ্যসমূহলৈ 2,117.85 কোটি টকাৰ আগতীয়া সাহায্য জাৰি কৰাৰ প্ৰস্তাৱত অনুমোদন জনাইছে। ৰাষ্ট্ৰীয় সুৰক্ষা উপদেষ্টা অজিত ডোভালক 2026 বৰ্ষৰ লোকমান্য তিলক ৰাষ্ট্ৰীয় বঁটা প্ৰদান কৰা হৈছে। জম্মু কাশ্মীৰৰ কিষ্টৱাৰ জিলাৰ ছত্ৰু অঞ্চলত আজি ডাৱৰ বিস্ফোৰণৰ ফলত সৃষ্টি হোৱা আকস্মিক বানে অঞ্চলটোৰ জনজীৱন ব্যাহত কৰিছে আৰু কমনৱেলথ গেমছত ভাৰতে এতিয়ালৈ 7টা সোণ, 13টা ৰূপ আৰু 7টা ব্ৰঞ্জসহ মুঠ 27টা পদকৰ তালিকাৰ ষষ্ঠ স্থানত আছে। আমাৰ এতিয়াৰ বাতৰি ইমানে। পৰৱৰ্তী মুখ্য বাতৰি নিশা 8 বজাত শুনিবলৈ পাব।
3: বাতৰিৰ পাছতে উভতি আহিছো যুৱবাণীৰ অনুষ্ঠানৰ মজিয়ালৈ। আমাৰ অনুষ্ঠান প্ৰচাৰিত হৈ আছে মিডিয়াম এভৰ 99.9 মিটাৰত 1,035 কিলোহাৰ্জ আৰু DRM ফ্ৰিকুৱেঞ্চিৰ 1,026 কিলোহাৰ্জত আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰৰ পৰা। প্ৰিয় শ্ৰোতা, এতিয়া আগবঢ়াইছো যুৱ কৰ্মশালাৰ অনুষ্ঠানটি। আজিৰ যুৱ কৰ্মশালা অনুষ্ঠানত ৰবীন্দ্ৰ সংগীতৰ চৰ্চা কৰা হ'ব। সমল ব্যক্তিৰূপে উপস্থিত আছে কণ্ঠশিল্পী সুদীপ্তা বোস।
4: নমস্কাৰ শ্ৰোতাসকল, যুৱ কৰ্মশালাৰ এটি নতুন খণ্ডলৈ আপোনালোকক আদৰণি জনাইছো। প্ৰতিবাৰে আমি যুৱ কৰ্মশালাত নতুন প্ৰজন্মৰ কণ্ঠশিল্পীসকলৰ সৈতে গীতৰ চৰ্চা কৰো আৰু এই পৰম্পৰা অব্যাহত ৰাখি আজি আমি নতুনকৈ যিসকলে আমাৰ ৰবীন্দ্ৰ সংগীতৰ যি আমাৰ অডিশ্যন অনুষ্ঠিত হৈছিল তাত উত্তীৰ্ণ হোৱা কেইবাগৰাকীও আছে আৰু ৰবীন্দ্ৰ সংগীতৰ প্ৰতি বিশেষ আগ্ৰহ থকা নতুন প্ৰজন্মৰ 2-3গৰাকী কণ্ঠশিল্পীক আমি আমন্ত্ৰণ জনাইছো আৰু সমল ব্যক্তিৰূপে আমন্ত্ৰণ জনাইছো আমাৰ অতি আদৰৰ শিল্পী তেখেত সুদীপ্তা বসু বাইদেউ। আপোনাক আকাশবাণীৰ ষ্টুডিঅ'ত আদৰিছো।
5: ধন্যবাদ।
4: আপোনাৰ কণ্ঠৰ গীত আমি আকাশবাণীত শুনিছো। আমি এনেকুৱা এটা প্ৰজন্ম যে আপোনালোকৰ কণ্ঠৰ গীত শুনি ডাঙৰ হোৱা এটা প্ৰজন্ম। আজি আপোনাক আমাৰ ষ্টুডিঅ'ত পাইছো আৰু বিশেষকৈ নতুন প্ৰজন্মৰ যিসকল কণ্ঠশিল্পী আছে কেইবাগৰাকীও আছে যিয়ে ৰবীন্দ্ৰ সংগীতৰ এইবাৰ অডিশ্যনত উত্তীৰ্ণ হৈছে, কিন্তু বিচাৰকসকলে কৈছিল যে তেখেতসকলৰ উচ্চাৰণৰ অকণমান শিকিবলগীয়া আছে আৰু সেই কথাটোৱে মনত ৰাখি আমি তেখেতসকলকো আমন্ত্ৰণ জনাইছো। যদিও 2 এগৰাকী আজি আহিব পৰা নাই, কিন্তু সৰহসংখ্যকে আহিছে আৰু ৰবীন্দ্ৰ সংগীতৰ প্ৰতি বিশেষ আগ্ৰহ থকা কেইবাগৰাকীও আমাৰ সৈতে যোগাযোগ কৰিছিল যে আমিও উপস্থিত থাকিব বিচাৰোঁ, সেইকাৰণে তেওঁলোককো আমন্ত্ৰণ জনাইছো। আমি চিনাকি কৰাই দিছো খ্যাতি তৃষ্ণা,
6: নমস্কাৰ,
4: দিয়াক্ষী,
7: নমস্কাৰ,
4: ৰীবা সৰভোগৰ পৰা আহিছে,
8: নমস্কাৰ,
4: তৃষ্ণা,
9: নমস্কাৰ,
4: অনুষা,
10: নমস্কাৰ,
4: জোনাক নিবিড় বিশ্বনাথ চাৰিআলিৰ পৰা আহিছে, জোনাক,
11: নমস্কাৰ,
4: গুৰেশ্বৰৰ পৰা সঞ্জীৱ আহিছে,
12: নমস্কাৰ,
4: আৰু তনয়া গোস্বামী আমাৰ গুৱাহাটীৰ এগৰাকী যুৱতী, আমাৰ আকাশবাণীৰ বিভিন্ন অনুষ্ঠানত আহি থাকে আৰু প্ৰবাল হাৰমনিয়ামত সংগত কৰিব, প্ৰবাল আদৰিছো। আৰু আমাক বাণীবন্ধনত সহযোগ কৰিব পম্পী মালাকাৰে। বাইদেউ, আকাশবাণী ষ্টুডিঅ' যিহেতু আহিছে, আপোনাৰ কণ্ঠৰ গান আমি শুনিছো, আকাশবাণী ষ্টুডিঅ'টোত বহি আজি আপোনাৰ কেনেকুৱা অনুভৱ হৈছে বা আপোনাৰ পুৰণি দিনবোৰৰ কথা কিদৰে মনত পেলাব আজি বিচাৰিব?
13: সেইটোতো আপুনি ঠিকেই কৈছে, যেতিয়া মই মানে আহি সোমালো লগে লগে চব মনত পৰি গ'ল, আগৰ স্মৃতিবোৰ মনত আহি পৰিলে আৰু মিউজিচিয়ানছবোৰৰ কথা মোৰ মনত পৰি আছে। তেতিয়া এই তৰালী শৰ্মাৰ দেউতাক
4: প্ৰভাত শৰ্মা,
13: তেওঁ মোৰ লগত বজাইছিলে বাঁহী। তাৰপিছতে শ্যাম বেনাৰ্জী বুলি আছিলে কোনোবা, মানে তেওঁ সীতাৰ বজাইছিলে, নামটো অলপ পাহৰিলোঁ। তাৰপিছত তবলা আছিলে আক্ষাবৰ পাণ্ডেজী আছিলে, মানে এনেকৈ সিহঁতৰ কথা খুব মনত আহি আছে। আৰু মোৰ বান্ধৱী এজনী আছিলে, আমি কটন কলেজত একেলগে পঢ়া বন্তি, তাই ইয়াতে ষ্টাফ আছিলে, আহিলেই তাইক লগ পাইছিলোঁ আৰু। আৰু বাকী বহুতৰ লগতে চিনাকি, এতিয়া মানে ইমান বছৰ হৈ গ'ল সেইকাৰণে নামবোৰ মানে ইমান।
4: প্ৰথম কিমান চনত আপুনি আকাশবাণীলৈ আহিছিল?
13: মই এনেই মই কি ক'ম, 77 মানত মই অল ইণ্ডিয়া ৰেডিঅ'ৰ অডিশ্যন দি পেলাই পাছ কৰিছিলোঁ শিলচৰ অল ইণ্ডিয়া ৰেডিঅ'ত। তাৰপিছত মোৰ হাজবেণ্ড যিহেতু বেংকত কাম কৰিছিলে, তেওঁ মানে ট্ৰান্সফাৰ হৈ আহিলে গুৱাহাটীলৈ। তেতিয়া মোৰ এই যিটো প্ৰগ্ৰামৰ যিটো কণ্ট্ৰেক্ট আছিলে সেইটো মই গুৱাহাটীলৈ ট্ৰান্সফাৰ কৰি আনিছোঁ। তেতিয়াৰ পৰা মই ৰেগুলাৰ মানে 6 মান্থছৰ মূৰে মূৰে অহা হয় আৰু মানে
4: ইমান বছৰ পাৰ হৈ গ'ল,
13: বহুত বছৰ হৈ গৈছে, বহুত বছৰ। মই আহিছোঁ ইয়াতে আহিছোঁ 85 মানত আহিছোঁ,
4: 85ত গুৱাহাটীলৈ আহিছোঁ,
13: গুৱাহাটীলৈ আহিছোঁ।
4: খুব ভাল লাগিছে বাইদেউ আজি আপোনাক পাই। আচলতে আপোনাৰ পৰা নতুন প্ৰজন্মৰ যিসকল কণ্ঠশিল্পী তেওঁলোকে ৰবীন্দ্ৰ সংগীতৰ বিষয়ে ভালকৈ শিকিব পাৰিব, জানিব পাৰিব আৰু অংশগ্ৰহণকাৰীসকল

0: সকলোকো কৈছোঁ, যদি কিবা খোদ ৱনি থাকে বাইদেউক সুধিলে তেখেতে নিশ্চয় সেই কথাখিনি বুজাই ক'ব। গতিকে মনে মনে নাথাকি মাজে মাজে বাইদেউক কথাখিনি সুধিব।
1: মই সেইটো ময়ো বিচাৰোঁ যে তোমালোকৰ মনত যদি কিবা প্ৰশ্ন আছে একদম তোমালোকে উইদাউট এনি হেজিটেশ্যন ইউ কেন আস্ক মি।
0: আৰু আপুনিও তেখেতসকলক গাবলৈ ক'ব প্ৰত্যেককে, যাতে যাতে তেওঁলোকৰ যদি কিবা ভুল আছে সেই কথাখিনি যাতে আপুনি আঙুলিয়াই দিব পাৰে।
1: যদি মানে সিহঁতক কিবা গাইডেন্স দিব লাগে, প্ৰথমতে মইতো সিহঁতৰ গান শুনিবই লাগিব, সেইটোতো কম্পালচৰি আৰু।
0: হয়, খুব ভাল লাগিছে। আৰু মই আৰু মই আপোনাৰ আৰু অংশগ্ৰহণকাৰীসকলৰ মাজত আৰু হেঙাৰ হৈ নাথাকোঁ, পোনে পোনে আপোনালোকে কথা পাতিব পাৰিব, গতিকে মই আপোনালৈ এৰিছোঁ।
1: এতিয়া কোনে মোক গান গাই শুনাবা সবতকৈ প্ৰথমতে, স্থায়ী আৰু প্ৰথম অন্তৰাটো গালে হ'ব।

ঠিক আছে, হ'ব। মই তোমাৰ গান শুনিলোঁ, ভাল গাইছা, কিন্তু অলপ সংশোধন কৰিব লাগিব কিছুমান বস্তু, যে গানৰ স্বৰলিপি ফলো কৰি গাব লাগিব। তুমি কিছুমান জেগাত তুমি স্বৰলিপি ফলো কৰা নাই, নিজৰে অলপ এটা ষ্টাইল তুমি এড কৰিছা, সেইটো ৰবীন্দ্ৰসংগীতক নিষিদ্ধ বুলিয়েই ক'ব পাৰা। চ' তুমি মেইনলি তুমি স্বৰলিপি ফলো কৰিবা, আৰু ছেকেণ্ডলি তুমি থ্ৰুইং যিটো তুমি গানৰ মিনিংটো বুজি পাইছানে, কাৰ মিলন চাও বিৰহী, এই বিৰহী কাক কোৱা হৈছে? নিজক কোৱা হোৱা নাই, কবিয়ে প্ৰশ্ন কৰি আছে, কাৰ মিলন চাও বিৰহী, এই যে কাৰ মিলন বিচাৰিছে, কাৰেক্ট, কাৰণ বহুতে সেই কাৰ মিলন চাও বিৰহী কথাটো শুনিয়ে ভাবে যে এইটো প্ৰেমৰ গান, এইটো প্ৰেমৰ গান নহয়, এইটো একেবাৰে পূজা পৰ্যায়ৰ গান, এইটো ভগৱানৰ লগত কৈছে, ভগৱানৰ বিৰহত মানে কোনোবা এজনে বিচাৰিছে ভগৱানক পাবলৈ, সেইটো। চ' তুমি ফলো কৰিবা, এনেই তোমাৰ থ্ৰুইং টুইং ঠিকে আছে, বাট আই থিংক চামথিং ইজ ৰং উইথ ইয়'ৰ স্কেল, স্কেলটো এ শ্বাৰ্পটো খুব তলৰ তলৰ লাগিছে মোৰ, অলপ ওপৰত উঠালেহে মানে মাতটো ফুটিব ভালকৈ। তাৰপিছতে তুমি গোৱা এতিয়া

প্ৰশ্ৰোতা, বিশেষ অসুবিধাবশতঃ গ্লাছগ্ৰত অনুষ্ঠিত হৈ থকা কমনৱেলথ গেমছৰ 2026ৰ সংক্ষিপ্ত বিৱৰণ আগবঢ়াব পৰা নগলে, তাৰ বাবে আমি দুঃখিত। এতিয়া শুনো আহক যুৱ কৰ্মশালা অনুষ্ঠানটিৰ পৰৱৰ্তী অংশ।

হ'ব, তোমাৰো মাতটো খুবেই মিঠা মাত, কিন্তু তোমাৰো কিছুমান ডেভেলপ কৰিব লাগিব আৰু, মানে স্বৰলিপিত পুৰা কাৰেক্ট হোৱা নাই, এইটো অলপ চাবাগৈ হা, দেট ইজ ওৱান। আৰু তুমি কথাৰ মাজত উশাহ লৈছা, এইটো একেবাৰে নিষিদ্ধ, কাৰণ আমি যেতিয়া কথা কওঁ, ধৰা তোমাৰ মোৰ লগত মই কথা কৈ আছোঁ, মই নিশ্চয় নিশ্চয় এনেকৈতো নকওঁ, তো গান মানেওতো কনভাৰ্চেশ্যন সুৰে হ'ব এইটো, সেইকাৰণে গানৰ কথা, এতিয়া গান মানে হ'লেও সুৰত কথা কৈছা তুমি, এতিয়া সুৰটো এতিয়া যেতিয়া মানে সুৰকাৰে কি, যোনে এতিয়া ৰবীন্দ্ৰনাথে নিজে সুৰ দিছে, তেওঁ কিছুমান এনেকৈ পাবা যেতিয়া যিমানে চৰ্চা কৰিবা, বহুত ডিফিকাল্ট ডিফিকাল্ট গান আছে য'ত মানে এটা কথাৰ কাৰণে তোমালোকে বহুত সময় উশাহটো ধৰি ৰাখিব লাগে, চ' সেইকাৰণে তোমালোকে চবেই কিন্তু দম, মানে আমি বাংলাত দম বুলি কওঁ, উশাহ যিটো দীঘলীয়া কৰিবলৈ চেষ্টা কৰিবা, যাতে তোমালোকৰ এই প্ৰব্লেমটো নহয় যে হঠাৎ কথাৰ মাজতে তোমালোকে উশাহ লৈ লৈছা, তেতিয়াহ'লে কথাটো ব্ৰেক হৈ যায়, মিনিংটো চেঞ্জ হৈ যায়। চ' এইটো তোমাৰ মেইন দুটা, এটা হ'ল সেই তোমাৰ স্বৰলিপি ফ'ল' কৰিবা, আৰু তোমাৰ গানৰ ষ্টাইল যিটো, গানৰ এই যে প্ৰথম তোমালোকে যেতিয়া কথা পাতিলোঁ তোমালোকৰ লগত, তেতিয়া মই কৈছিলোঁ যে প্ৰতিটো ধৰণৰ সংগীতৰে এটা নিজস্ব ষ্টাইল আছে, যাক মানে গায়কী বুলি কোৱা হয়, তে এই ৰবীন্দ্ৰ সংগীতৰো নিজস্ব গায়কী এটা আছে, চ' তোমাৰ কথাবোৰ অলপ ভাহি ভাহি গৈছে, মানে ছুপাৰফিচিয়েলি তুমি গাই গৈছা, এইটো নহ'ব, ৰবীন্দ্ৰ সংগীতৰ কথাবোৰ তোমালোকে তোমালোকে খুব স্পষ্টকৈ ক'ব লাগিব, ডেলিভাৰী যেতিয়া কৰিবা তোমালোকে কথাবোৰ খুব স্পষ্টকৈ ক'ব লাগে, এইটো অলপ তুমি প্ৰেক্টিচ কৰিবা দেই। মই যেতিয়া নিজে অলপ ডেমো দিব চেষ্টা কৰিম, মোৰ মাতটোতো একেবাৰে মোৰ চাপ নিদিয়ে, তথাপিও মই মানে চেষ্টা কৰিম তেতিয়া তোমালোকক মানে প্ৰেক্টিকেলি বুজাই দিবলৈ, ঠিক আছে, এতিয়া তুমি গোৱা।

0: তোমালোকক সবৰে এটা বস্তুটো কমন দেখিছোঁ যে সবৰে ভইচ কোৱালিটি ইজ ভেৰি গুড, সবৰে ভইচ কোৱালিটি খুবেই ভাল, কিন্তু তোমাৰো এই উচ্চাৰণৰ অলপ প্ৰব্লেম আছে, উচ্চাৰণৰ মানে প্ৰব্লেম আছে, দেট ইজ বিকজ এই যে অসমীয়া ভাষাত চ নাই, ছ নাই, শ নাই, তো সেইকাৰণে এইবিলাক মানে উচ্চাৰণ কৰিবৰ কাৰণে এইবিলাক আলফাবেটছবোৰ তেতিয়া অলপ এইটো হ'বই, বাট মানুহে চেষ্টা কৰিলে ইউ কেন অলৱেজ সাকসিড, মানে সেইটোৱে কথা মনত ৰাখিবা, আৰু তুমি মানে কনচিয়াছলি অলপ শুনিব লাগিব, আৰু তুমি মানে এইবোৰ গান কি তুমি ইউটিউবৰ পৰা উঠাইছা নে মুখৰ পৰা, কাৰণ
1: মুখৰ পৰা মানে,
0: কাৰণ সংগীতটো হ'ল গুৰুমুখী বিদ্যা, সেইটোতো জানা, তোমালোকে মানে চবৰে বেলেগ বেলেগ ষ্টাইল আছে, হঠাৎকে তুমি এটা বেলেগ আৰ্টিষ্টৰ পৰা উঠাই ল'লা, আৰু এটা বেলেগ আৰ্টিষ্টৰ পৰা আৰু এটা গান উঠাই ল'লা, এনেকে হ'লে নিজস্ব এটা যে ষ্টাইল অনাটো খুব দিগদাৰী হৈ যায়, ইউ অলৱেজ বিকাম এন ইমিটেটৰ, হা, তো সেইকাৰণে তোমালোকে এইটো মুখৰ পৰা শিকিছা যদি এইটো খুব ভাল কথা, তোমাৰো কিন্তু সুৰৰ অলপ সেই স্বৰলিপি, মই আই এম মানে ষ্ট্ৰেচিং অন স্বৰলিপি, হা, কাৰণ নহ'লে কিন্তু সুৰবোৰ চব বিকৃত হৈ যাব, এই যে ভূপেন্দ্ৰ সংগীতৰ লগত তোমালোকক মই তুলনা দি কৈছিলোঁ যে এতিয়া আমি ভূপেন হাজৰিকাৰ গান শুনি শুনি ডাঙৰ হৈছোঁ, সৰুৰ পৰা ডাঙৰ হৈছোঁ, এতিয়া হঠাৎকে যদি মানুহে নিজৰ নিজৰ ষ্টাইল ভিতৰত সোমাই দি বেলেগ বেলেগ নোট সোমাই দি পেলাই গানবোৰ যদি গায় তেতিয়া আৰু কি ভূপেন্দ্ৰ সংগীত থাকিব নেকি, এইটো এইটোতো নাথাকে, তো এতিয়া আমি তাৰমানে হেৰুৱাই যাব ভূপেন্দ্ৰ সংগীতৰ যিটো মানে নিজস্বতা, তো সেইটো মনত ৰাখিবা যে ৰবীন্দ্ৰনাথে নিজেও তেওঁ মই কৈছোঁ ভূপেন হাজৰিকাই হয়তো তেওঁ নিজে তেওঁ লিখি যোৱা নাই ক'তোবা কৈ যোৱা নাই, কিন্তু ৰবীন্দ্ৰনাথ ঠাকুৰে নিজে কৈ গৈছিলে যে মই, কাৰণ তেওঁ জীৱিত অৱস্থাতে তেওঁ 80লৈকে জীয়াই আছিলে, তো তেওঁ কেনে নিজৰ গানৰ বিকৃতি তেওঁ নিজেও শুনিছে, চ' খুব হাৰ্ট হৈছিলে তেওঁ যে মোৰ নিজৰ গান মই এতিয়া মানে জীয়াই থাকোঁতে মই চিনি নাপাওঁ যে এই গানটো যে মোৰ গান, চ' সেইকাৰণে আমি তেওঁলোকৰ চেণ্টিমেণ্ট যি ডাঙৰ ডাঙৰ গায়ক আছে দে আৰ অল টাইমলেছ পিপল, টাইমলেছ ছিংগাৰ্ছ, মানে তেওঁৰ কোনো কোবা কোনোবা এটা কালত জন্ম লৈছিলে কাৰণে সেই কালতে শেষ হৈ গ'ল তেনেকুৱাটো নহয়, সিহঁতৰ মানে মিউজিকৰ মাজেদি তেওঁলোক অমৰ হৈ থাকে মানুহৰ মনত, চ' দেট ৰেচপেক্ট উই হেভ টু গিভ দেম, তো সেইকাৰণে সুৰবোৰ কাৰেক্টলি গাব লাগে, বুজিছানে, সেইকাৰণে সুৰটো আমাৰ কাৰণে ৰবীন্দ্ৰ সংগীত এটা মানে খুব ইজি বস্তু যে শুনি শুনি শিকাৰ দৰকাৰ নাই, ইউ হেভ দ্য স্বৰলিপি, আৰু মই নিজে দেখিছোঁ যে স্বৰলিপি যদি তুমি কাৰেক্টলি ফ'ল' কৰা নহয়, এই যে কথাটো বুজাইছিলোঁ যে সুদূৰ কথাটো, এই সুদূৰ কথাটো গানৰ সুৰতো কিন্তু সেই দূৰ মানে মানে ফাৰ হৈ, তে গানৰ মাজতেও তেওঁ তেনেকেই সুৰটো দিছে যে সুদূৰ শেষ, এনেকে যদি শেষ যদি হয় তেতিয়াহ'লে শেষ কথাটো তেওঁ এই অলপ দীঘলীয়াকে সুৰটো দিছে, চ' এজ ইউ গ' ইনচাইড ৰবীন্দ্ৰসংগীত যিমানে ভিতৰত সোমাবা সিমানে তোমালোকে আৰু বেছি তোমালোকে আইডিয়া পাবা যে গানটো একচুৱেলি কেনেকে গাব লাগে, আৰু মানে নিশ্চয় তোমালোকে যদি ভাল শিক্ষক বা ভাল শিক্ষিকাৰ পৰা তোমালোকে গান শিকা দেন দে উইল অলছো গাইড ইউ ইন এ প্ৰপাৰ ৱে, অ'কে, সেইকাৰণে উচ্চাৰণ ঠিক কৰিবা আৰু সুৰো অলপ অলপ সেই ভালে ভাল হৈছে, তাৰপিছত
1: স্কেলটো এবাৰ

তোমাৰ এই কমন ফেক্টৰ ইজ ভেৰি গুড কোৱালিটি ভইচ, আৰু বাকী মই যি দেখিছোঁ যিমান গান এতিয়া তুমি পাঁচ নম্বৰ, ছেইম প্ৰব্লেম, তুমিও স্বৰলিপিটো কাৰেক্টলি ফ'ল' কৰা নাই। আৰু কথা এই যে তোমাই দেখেছি, এইটো আৰম্ভটো তোমাই দেখেছি দি হ'ব, তুমি দেখেছি শাৰদ প্ৰাতে দি লাইনটো আৰম্ভ কৰিছা, তোমাই দেখেছি শাৰদ প্ৰাতে দি আৰম্ভ কৰিব লাগিব, বুজিছা? কিন্তু তোমালোকে যিহেতু আচল হ'ল গানটো ক'ৰ পৰা, মানে আমি কিহেৰে গাওঁ, ভইচ, চ' ভইচ ইজ দ্য মেইন থিং, চ' এই সম্পদটো তোমালোকক দিছে ভগৱানে, ভগৱানেই দি দিছে। চ' না এতিয়া খালী কালচাৰ কৰিব লাগিব বস্তুবোৰ, যিবোৰ মই পইণ্টবোৰ মই কৈছোঁ এইবিলাক মনত ৰাখি আৰু যাৰ পৰা শিকা এইবিলাক কথাও তেওঁৰ লগত আলোচনা কৰিবা, যে উশাৰ কথা ক'লোঁ, উচ্চাৰণৰ কথা ক'লোঁ, ডেলিভাৰীৰ কথা ক'লোঁ, এণ্ড ভেন ইউ মানে মই অলপ এটা দুটা যেতিয়া ডেমো দিম তেতিয়াহ'লে তোমালোকে বেছি ভালকৈ গম পাবা তুমি কৰা।

তোমাৰ কিছুমান সুৰ এইটো মানে মানে তুমি কমপ্লিট কৰা নাই, এই যিটো এই যে এটা যে দীঘলীয়াকৈ এটা আলাপৰ নিচিনা যে আছে সুৰটো টানি আনিবলৈ, এই যে আকৌ এবাৰ কৰাচোন এইটো লাইন, তোমাৰ এই ঝৰ্ণা তলাৰ নিৰ্জনে, তাৰপিছত কথাটো কি আছিলে, পুৰা এইখিনি আহিব লাগিব, এই কমপ্লিট কৰা নাই সুৰ, বুজিছা? মইতো ইমান ওপৰত স্কেলত নাগাওঁৱে, মই জি শ্বাৰ্পত গাম, সেইকাৰণে মোৰ কষ্ট হৈছে গাবলৈ এতিয়া। আগতে মোৰ বি ফ্লেটে আছিলে, মানে এ শ্বাৰ্প আছিলে, কিন্তু এতিয়া মই নোৱাৰোঁ গাব। তুমি এইবিলাক অলপ চাবা, আৰু কথাবিলাক নহয় অলপ স্পষ্ট, প্ৰতিটো শব্দ অলপ স্পষ্টকৈ ক'ব লাগে, অলপ যে ভাষি ভাষি থাকে ওপৰে ওপৰে ছুপাৰফিচিয়েল, এইটো নহয়। তোমাৰ মই অলপ তোমাৰ এই এক লাইন মই যেতিয়া মোৰ স্কেলত গাই শুনাম, তেতিয়া তুমি গম পাবা যে মই কি ক'ব বিচাৰিছোঁ। হা,

যে মই প্ৰতিটো কথা কিমান স্পষ্টকৈ কৈছো আৰু বলিষ্ঠভাৱে কৈ আছো, দেট ইজ ভেৰি ইম্পৰ্টেণ্ট। এই যে কৈছো চুপাৰফিচিয়েলি চুপাৰফিচিয়েলি কথাবোৰ ক'লে নহ'ব।

তেতিয়ালে এটা কথা, মই যে গানটো গাইছো, মই আজিকালিতো মই কৈছো মোৰ মাতটোতো বেয়া হৈছে, বাট এট লিষ্ট ইউ কেন আণ্ডাৰষ্টেণ্ড দ্য ষ্টাইল অফ ছিংগিং না, এইটোতো তোমালোকে গম পাইছা যে প্ৰতিটো কথা স্পষ্ট হ'ব লাগিব, কথাৰ মাজত উশাহ ল'ব নোৱাৰি আৰু ফিলিংছটো থাকিব লাগিব। তুমি কি গান গাইছা, এইটো এটা নৃত্যনাট্যৰ গান, শ্যামা নৃত্যনাট্যৰ গান এইটো। আৰু তুমি কি গান গাইছিলা, তুমি গান গাইছিলা তোমাৰ তোমাৰ ঝৰ্ণাতলাই।

এইটো এইটো এইটো তোমাৰ যে শুনিছোঁ মই মানে সুৰটোৰ অলপ সিফাল ইফাল আছে সেইকাৰণে তুমি একদম কাৰেক্টলি চাবা মানে স্বৰলিপি স্বৰলিপি যদি তোমালোকৰ ওচৰত নাথাকে এণ্ড ইফ ইউ ৰিয়েলি ৱান্ট টু কণ্টিনিউ উইথ ৰবীন্দ্ৰ সংগীত তেতিয়াহ'লে তোমালোকে হেৰি কৰিব পাৰা বিশ্ব ভাৰতীত যদি তাতে অলপ সস্তাও কৰে পুৰা ছেটটো যদি আনি লোৱা এইটো ভাল হয় আৰু স্বৰলিপি ইজ ভেৰি ভেৰি ইম্পৰ্টেণ্ট আই এম টেলিং ইউ ডেট ইজ দ্য মেইন মানে ফাউণ্ডেশ্যন তোমালোকে যদি ৰবীন্দ্ৰ সংগীত শিকা ইভেন ইফ দ্য টিচাৰ টিচাৰ্ছ ইউ তোমালোকে তেওঁ যদি নিজে স্বৰলিপি নোচোৱাকৈ শিকায় দেন তোমালোকে ঘৰত গৈ পেলাই এইটো ভেৰিফাই কৰিবা যে যিটো শিকিলা কাৰণ মানুহৰতো আৰু মানুহটো কম্পিউটাৰ নহয় সেইকাৰণে আমি যিমান মই যেনে পাহৰি যাওঁ শিকাওঁ ইমান গান শিকালোঁ তাৰপিছতে কি গোটেইখিনি আৰু খুটি নাতিবোৰতো মনত নাথাকে হা

0: মানে এই মেজাজটা রাখবে শ্রীরাগ, এটা শ্রীরাগের উপরে, শ্রীরাগের উপরে মেজাজটা আগে শ্রীরাগের উপরে একটুখানি আলাপ বিস্তার, তারপিছতে গানটো গাবা।
1: খুব ভাল লাগিল বাইদেউ আজি আপোনাৰ সৈতে এইখিনি সময় আমাৰ অংশগ্ৰহণকাৰীসকলে ৰবীন্দ্ৰ সংগীতৰ চৰ্চা কৰিছে। আৰু এটা খণ্ডত আপোনাক লগ পাব লাগিব, আপোনাক ইমান সোনকালে আমি এই অনুষ্ঠানত সামৰিব বিচৰা নাই যদিও সময় আমাৰ নিৰ্ধাৰিত, গতিকে আৰু এটা খণ্ডত আপোনাক লগ পাম। সুদীপ্তা বসু বাইদেউ আপোনাক ধন্যবাদ জনাইছোঁ আমাৰ এই অনুষ্ঠানলৈ অহাৰ বাবে।
0: মোৰো খুবেই ভাল লাগিছে আহি পেলাই, আৰু যিকেইজনী আহিছে মোৰ মানে তেওঁলোক মানে ষ্টুডেণ্টবোৰৰ মানে তেওঁলোকৰ ব্যৱহাৰ, তেওঁলোকৰ মাতবোৰতো খুবেই ধুনীয়া, মানে খুব ভাল লাগিছে আৰু কি ক'ম আৰু। সেইকাৰণে ধন্যবাদ আপুনি নহয় মই ধন্যবাদ দিম মোক এইটো সুযোগ দিয়াৰ কাৰণে।
1: ধন্যবাদ জনাইছোঁ প্ৰবাল এইখিনি সহযোগ কৰাৰ বাবে। ধন্যবাদ খ্যাতি তৃষ্ণা, দিয়াক্ষী, ৰিবা, তৃষ্ণা, অনুষা, জোনাক, নিবিড়, সঞ্জীৱ আৰু তনয়া। ধন্যবাদ জনাইছোঁ আমাক বাণীবন্ধনত সহযোগ কৰা পম্পী মালাকৰক। শ্ৰোতাসকল, যুৱ কৰ্মশালাৰ আজি এই খণ্ডত ইয়াতে সামৰিছো। অহা খণ্ডত বাইদেউৰ সৈতে আমি আকৌ এবাৰ আপোনালোকৰ মাজলৈ আহিম। নমস্কাৰ।
2: ইমান পৰে শ্ৰোতাই যুৱ কৰ্মশালা অনুষ্ঠানটি শুনিলে। কৰ্মশালাত আজি ৰবীন্দ্ৰ সংগীতৰ চৰ্চা কৰা হৈছিল। সমল ব্যক্তি হিচাপে উপস্থিত আছিল বিশিষ্ট কণ্ঠশিল্পী সুদীপ্তা বোস, অনুষ্ঠানটিৰ প্ৰযোজনা ইন্দ্ৰজিৎ দাসৰ। প্ৰিয় শ্ৰোতা, আগবঢ়াবলৈ লৈছোঁ মোৰ অনুভৱৰ গীতৰ অনুষ্ঠানটি।
3: মোৰ শৈশৱ কৈশোৰকালৰ সাংগীতিক সহচৰজনেই হ'ল জুবিন গাৰ্গ। তাহানিৰ গীতৰ চৰ্চা বুলি ক'লে আমি পোনে পোনে আলোচনাৰ বিষয়বস্তু কৰি লৈছিলোঁ শিল্পী জুবিন গাৰ্গক। 2000 চনৰ আশে পাশে

0: যেতিয়া ফিচিৰিৰ প্ৰচলন আৰম্ভ হৈছিল সেই সময়খিনিত খুব কম মূল্যতে জুবিনৰ গীতৰ বাণীবদ্ধ সংকলনবোৰ ক্ৰয় কৰিব পাৰিছিলোঁ।
1: পূৰ্বে নুশুনা বহুতো পুৰণি গীত নতুনকৈ শুনাৰ সুযোগ পাইছিলোঁ, যেন শিল্পীগৰাকীৰ শিল্পই তেওঁৰ যৌৱন উপচাই দিছে। শিল্পৰ জৰিয়তে কিংবদন্তীগৰাকীৰ সৈতে হোৱা পৰিচয় মোৰ স্মৃতিত শব্দ তৰংগৰ এক অপূৰ্ব অনুনাদ। প্ৰিয় শ্ৰোতা, শুনো আহক শিল্পী জুবিন গাৰ্গৰ কণ্ঠৰ দুটি গীত।

প্ৰিয় শ্ৰোতা, যুৱবাণীৰ বাবে নিৰ্ধাৰিত সময় শেষ হৈ অহাৰ লগে লগে ষ্টুডিঅ'ৰ মজিয়াৰ পৰা ডেজিৰ সৈতে মই জ্যোতি খাই ইমানতে বিদায় লৈছো। নমস্কাৰ।

প্ৰিয় শ্ৰোতা, আপোনালোকৰ বাবে এয়া আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ। আৰম্ভ কৰিবলৈ লৈছো লোকগীতৰ অনুষ্ঠান। লোকগীতৰ অনুষ্ঠানত আজি আমাৰ শিল্পী দীপক তালুকদাৰ।

মিডিয়াম ৱেভৰ 299.9 মিটাৰত। প্ৰিয় শ্ৰোতা, আপোনালোকে শুনি আছে আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ, আৰু আমি আগবঢ়াইছো লোকগীতৰ অনুষ্ঠান, যাৰ শিল্পী দীপক তালুকদাৰ।

লোকগীতৰ অনুষ্ঠানটিৰ ইমানতেই অন্ত পৰিল। শ্ৰোতাসকলে শুনি আছে আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ। এতিয়া আমি আৰম্ভ কৰিবলৈ লৈছো আজিৰ ভজনৰ অনুষ্ঠান। ভজনৰ অনুষ্ঠানত আমি প্ৰথমতেই শুনিম শিল্পী অনুপ জালোতাৰ কণ্ঠত ভজন।

ভজনৰ অনুষ্ঠানত শুনাবলৈ লৈছো আজিৰ শেষৰটো ভজন, শিল্পী হৈমন্তী শুক্লাৰ কণ্ঠত।

ভজনৰ অনুষ্ঠানটিৰ ইমানতে অন্ত পৰিল। শ্ৰোতাসকলে শুনি আছে আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ। খন্তেক পিছতে অৰ্থাৎ 8:45 সমাচাৰ সন্ধ্যা, 9:00 নিউজ @9 আৰু 9:15 স্পটলাইট দিল্লী কেন্দ্ৰৰ

আজি 2026 চনৰ 1 আগষ্ট ৰামধেনু অনুষ্ঠানটিৰ জৰিয়তে বানাক্ৰান্ত অসমীয়াৰ কুশল আৰু মংগল কামনা কৰিছো। প্ৰত্যেকজন অসমীয়া আৰু অনা অসমীয়া যিয়ে আজি সেই বানাক্ৰান্ত ৰাইজক অসহায় হ'ব দিয়া নাই, সাহস হেৰুৱাব দিয়া নাই, তেওঁলোকৰ ওচৰত মই চিৰকৃতজ্ঞ। ভূপেন হাজৰিকা আৰু তাৰ পিছত জুবিন গাৰ্গ, এওঁলোকৰ আদৰ্শৰে আজি অসমীয়া অসমীয়াৰ বাবে আগবাঢ়ি আহিছে, তাকে দেখি সমগ্ৰ ভাৰতবৰ্ষ অসমৰ বাবে আগবাঢ়ি আহিছে। প্ৰিয় শ্ৰোতা, জুবিন গাৰ্গৰ এটি সুন্দৰ গীত আপোনালোকলৈ বুলি আগবঢ়াইছোঁ।

সময়বোৰ সহজ হোৱা হলে হয়তো মানুহে ইমান সুযোগ নেহেৰুৱালে হয়। মানুহে হেৰুৱা সুযোগ, হেৰুৱা সপোনবোৰ, হেৰুৱা সম্পৰ্কবোৰক লৈ ইমান হাহাকাৰ কৰে যে এটা সময়ত মানুহে নিজকে নিজেই হেৰুৱাই পেলায়। কথাবোৰ এনেকৈ জটিল হৈ পৰে, জীৱনটো এনেকৈ অসহনীয় হৈ পৰে, কাহিনীবোৰ এনেকৈ নোহোৱা হৈ যায়। শ্ৰোতাৰ বাবে আগবঢ়াইছো জুবিন গাৰ্গৰ কণ্ঠৰ আন এটি সুন্দৰ গীত।

প্ৰশ্নবোৰ মনলৈ আহোঁতেই কৌতূহলবোৰে হেঁচা মাৰি ধৰে। কিমান গভীৰলৈকে বাৰু মনৰ হেঁপাহবোৰ লুকুৱাই ৰাখিব পাৰি, কিমান বুজালৈ মানুহে মুখা এখন পিন্ধি দৈনন্দিন জীৱন এটা চলাই নিব পাৰে। এনেকৈ থাকিলেচোন আমাৰ উশাহ হেৰাই, সুখ হেৰাই, ৰং হেৰাই, আৰু তাৰ পিছতো জানো জীৱনটোক সেই একেই জীৱনমুখিতাৰে চাব পাৰি, ই জানো সম্ভৱ। প্ৰিয় শ্ৰোতা, এইবাৰ আপোনালোকলৈ বুলি আগবঢ়াইছো জুবিন গাৰ্গৰ কণ্ঠৰেই আন এটি ধুনীয়া গীত।

জীৱনমুখিতাৰে জীয়াই থাকিব পৰাটো মনৰ পৰা শক্তিশালী মানুহৰ প্ৰধান লক্ষণ। এই শক্তিশালী মনৰ মানুহবোৰে আনকো সুন্দৰভাৱে জীয়াই থাকিবলৈ প্ৰেৰণা দিয়ে। এনে মানুহ যদি আপোনাৰ জীৱনত আছে, তেন্তে আপুনি বহুত সৌভাগ্যৱান। এওঁলোকে নিজৰ দুখবোৰ আওকাণ কৰি আপোনাক উন্নতিৰ পথত আগুৱাই যাবলৈ প্ৰেৰণা দিয়ে। এয়াইতো সৎসংগৰ উদাহৰণ। এনে মানুহ যদি আপোনাৰ জীৱনত আছে, তেন্তে ইয়াকেই কয় কপাল। এইবাৰ শ্ৰোতালৈ বুলি আগবঢ়াইছো জুবিন গাৰ্গৰ কণ্ঠৰে আন এটি গীত।

অসম আৰু অসমীয়াৰ মংগল কামনা কৰি বান বিধ্বস্ত এলেকাৰ লোকসকলৰ মংগল কামনা কৰি ৰামধেনু অনুষ্ঠানটিৰ ইমানতে অন্ত পেলালোঁ।

শ্রোতাসকলে শুনি আছে আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ। আৰম্ভ কৰিবলৈ লৈছো শাস্ত্ৰীয় সংগীতৰ অনুষ্ঠান। আজিৰ শাস্ত্ৰীয় সংগীতৰ অনুষ্ঠানত আছে সিতাৰ বাদন, শিল্পী শাহিদ পৰভেজ, ৰাগ য়মন।

শাস্ত্ৰীয় সংগীতৰ অনুষ্ঠানৰ ইমানতেই অন্ত পৰিল। শ্ৰোতাসকলে শুনি আছে আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ। ষ্টুডিঅ'ৰ ঘড়ীত এতিয়া নিশা 10:30 গৈছে আৰু ইয়াৰ লগে লগে আমি সামৰিছো আমাৰ আজিৰ অনুষ্ঠান। কাইলৈ আমাৰ অনুষ্ঠান পুনৰাই মুকলি কৰা হ'ব ঠিক পুৱা 5:30। তেতিয়ালৈকে বিদায় লৈছো। নমস্কাৰ, শুভৰাত্ৰি, জয় হিন্দ।

নমস্কাৰ, সুপ্ৰভাত। এয়া আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ। আজি দেওবাৰ, 1433 ভাস্কৰাব্দৰ শাওণ মাহৰ 16 তাৰিখ, 1948 শকাব্দৰ শাওণ মাহৰ 11 তাৰিখ আৰু 2026 খ্ৰীষ্টাব্দৰ আগষ্ট মাহৰ আজি 2 তাৰিখ। এতিয়া সময় পুৱা 5:33 হৈ গৈছে। সমশ্ৰোতালৈ সাদৰ সম্ভাষণ জনাই মুকলি কৰা হৈছে আমাৰ আজিৰ প্ৰথম অধিৱেশন। অনুষ্ঠান প্ৰচাৰিত হৈছে মিডিয়াম ৱেভৰ 299.9 মিটাৰ, 1035 কিলোহাৰ্টজ আৰু DRM ফ্ৰিকুৱেন্সি 1026 কিলোহাৰ্টজত। আমাৰ অনুষ্ঠানসমূহ নিউজ অন AIR মোবাইল এপযোগেও শুনিবলৈ পাব।